নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 13 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 28 তাৰিখ। এতিয়া সময় পুৱা 5:33 34 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

প্ৰিয় শ্ৰোতা, এতিয়া ডিউটিৰ মত আছে অস্মিতা ভাগৱতী, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত আছোঁ মই মিতালী বৰবৰা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্রোতাসকলে ৰূপাঞ্জলি দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, অৰ্চনা মহন্তৰ সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত, মুকুল বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীত, লিলি আহমেদ আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ আৰু সুনন্দা দাসৰ কণ্ঠৰ এটি ভজন শুনিলে।

ইমান পৰে শ্ৰোতাসকলে, ভজনৰ অনুষ্ঠানত মহম্মদ ৰফিৰ কণ্ঠৰ হিন্দী ছবিৰ কেইটিমান ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 12:30 বজাত আইডিঅ' বুলনি অনুষ্ঠানত শুনিবলৈ পাব গুৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত বাণীবদ্ধ কৰা এটি বিচিত্ৰ অনুষ্ঠান। বিয়লি 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। সন্ধিয়া 6:10

নিতত কৃষি জগত অনুষ্ঠানত থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ এই বিষয়ে এটি ফোন ইন লাইভ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব উদ্যান শস্য তথা খাদ্য সংশোধন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক অৰূপ শৰ্মা, অনুষ্ঠানটিৰ আন্তৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশাং বাজি 2 মিনিটত নতুন দিগন্ত অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতাৰ বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ ৰুবি কাকতি আৰু ভিক্টৰ ৰাজকুমাৰে, আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত জয়ন্ত হাজৰিকা, মধুস্মিতা বৰা ভট্টাচাৰ্য, অসীম হাজৰিকা, জয়ী দত্ত চৌধুৰী, শিৱানী দত্ত আৰু খগেন মহন্তৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 অভিলেখাগাৰৰ পৰাত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:15 জিলা ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান, পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ সেউজীয়া গল্প, আগবঢ়াব কস্তুৰিমা দাস আৰু স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰেণিস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 মনেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি, দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জাহাৰ সুমীৰ হাৱাইন গীটাৰ বাদন, 1:50 বীণা পানী ভূঞাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 ডক্টৰ সুব্ৰত শৰ্মাৰ হিন্দী কথিকা শাক চব্জিয়কে চিল্কি কা উপয়োগ, 6:40 আৰু 7:05 বৃন্দ গান, 7:20 ডক্টৰ উপমা বৰ্মন ডেকাৰ সংস্কৃত কথিকা বেদে চন্দ সাং প্ৰয়োগ, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত আহিনা ৰহাঙৰ কণ্ঠৰ কাৰ্বি গীত, 7:30 আধুনিক গীত, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত শৰত কুমাৰৰ চেহনাই বাদন ৰাগ মাৰু বিহাগ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।
0: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

মত প্রকাশ করে। পৃথিবীর বারোটা গোত্রর প্রায় 3,300 বিধ সাপ পোয়া যায়, আর তার ভিতর কেবল 375 বিধ প্রজাতির সাপেহে বিষাক্ত। ভারতত পোয়া সাপর প্রজাতির সংখ্যা হল 267টা, আর ইয়ার ভিতর প্রায় 57টা প্রজাতির সাপ বিষাক্ত। অসমত পোয়া সাপর প্রজাতি সমূহ হল কেঁচু সাপ, ডোঙা সাপ, এইব দেখাত কেঁচুর দরে আর মাটি বরণীয় হয়। ইহত মাটির ধাপ, শিলর তল আদিত বাস করে। অজগর ই এবিধ ডাঙর সাপ, ইয়ার বরণ ধূসর বা হালধিয়া হয়, আর গাত বিষমকণি চতুর্ভুজ ক্ষেত্রর দরে কলা দাগ থাকে। এই সাপ অরণ্যবাসী। বেজিমুখিয়া পাত সাপ, কেঁচাপতিয়া সাপ, এই দুই ধরনের সাপর বরণ সেউজিয়া, আর সিহত জোপোহাত বা সাপর গছত থাকে। মামুনি সাপ, ই ঘাসনিত চৰি ফুৰা এবিধ সৰু সাপ। ইয়ার গাৰ বরণ জলফাই বরণের দরে হয়। উপরত কলা দাগ থাকে, আর দেহর দুয়োকাষে দীঘল ইহত হালধিয়া বরণের আঁচ থাকে। অসমত পোৱা আন এবিধ সাপ হল মেকুরী সাপ। এই সাপবোৰৰ মূৰ বহল, ত্রিকোণ আকৃতি, আর পিঠির মধ্যশারীর বাকলিবোৰ দীঘল। ইহত নিশাচর আর বৃক্ষবাসী, আর দেহটো পাক খুৱাই এটা বলর আকৃতি করে বিশ্রাম লয়। মনিরা সাপ, ই গছত থকা সাপ, আর পিঠির ফালে পথালিকৈ কলা আঁচ থাকে, আর আঁচবোৰ মধ্যবর্তী স্থানত ফুলর দরে রঙা সাপ থাকে। এই সাপে এডাল গছৰ পৰা আন এডাল গছলৈ বতাহত ভাঙি যাব পাৰে। কাৰহলা সাপ, এইবোৰ সাপৰ আৰু ওখ গছত আৰু জোপোহাত বগাই ফুৰে। ইহঁতৰ দেহ লাহি আৰু মূৰ জোঙা। ডাইনোডন, ই গাঢ় কজলা বৰণৰ সাপ। ইয়াৰ মূৰটো দীঘল আৰু পিঠিৰ ফালে পথালিকৈ বগা আঁচ আছে। বাঘৰাজ সাপ অথবা ধুন্দুলি ফেটি সাপ, ইয়াৰ বৰণ ধূসৰ মুগা আৰু দেহৰ পাৰ্শ্বীয় ফালত ডাঙৰ কলা আঁচ আছে। ইয়াৰ মূৰটো তামবৰণীয়া। ই পথাৰত থাকে আৰু শস্য ধ্বংসকাৰী নিগনি ভক্ষণ কৰে। ইলাফে হেলেনা, ইয়াৰ গা বাদামী বৰণৰ, পিঠিৰ ফালে পখিলা আকৃতিৰ আৰু পাৰ্শ্বীয় ফালে চাৰিকোণীয়া চাপ আছে। হোলাবেৰীয়া সাপ, এইবিধ সাপ কলা বৰণৰ হয় আৰু দেহত পথালিকৈ নীলা আৰু বগা ফুটৰ শাৰী থাকে। এই সাপে প্ৰধানকৈ নিগনি খায় আৰু মানুহৰ বসতিত বেছিকৈ পোৱা যায়। ধৰা সাপ, এইবোৰ জলচ সাপ। খাদ্যৰ সন্ধানত ইহঁত সেমেকা ঘাঁহনিলৈ উঠি আহে। ইয়াৰ দেহত দবা খেলৰ ঢালৰ দৰে কলা বগা চকলা চকলকৈ চিন থাকে। শংখচূৰ, ইয়াৰ পিঠিৰ ভাগ কলা আৰু বুকু বগা। বুকুৰ প্ৰতিটো বাকলি ফুটফুটীয়া। পিঠিৰ মধ্য শাৰীৰ বাকলি ডাঙৰ আৰু সৰভোজ আকৃতিৰ। গোৱালা সাপ, ইয়াৰ গাত কলা আৰু হালধীয়া পতি থাকে। পিঠিৰ মধ্য শাৰীৰ বাকলি ডাঙৰ আৰু সৰভোজ আকৃতিৰ। চকৰি ফেটি সাপ, এবিধ সাপে ফেট তুলিব পাৰে। ফেটত এটা চকৰি থাকে। ৰাজফেটি সাপ, ই আটাইতকৈ ডাঙৰ বিষাক্ত সাপ। ইয়াৰ গাৰ বৰণ গাঢ় নীলা বা কলা হয় আৰু পিঠিত পথালিকৈ ক্ষীণ ধূসৰ বৰণৰ পতি থাকে। ই ফেট তুলিব পাৰে। ভাইপাৰ, ই বাদামী বৰণৰ সাপ। ইয়াৰ গাত তিনিটা শাৰীত সজ্জিত ঘূৰণীয়া বা ডিম্বাকৃতিৰ চিন থাকে। সাপে পৰিস্থিতিতন্ত্ৰৰ গঠন আৰু নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এফালেদি ইহঁতে কীট পতংগ, শামুক, বেং, চৰাই, স্তন্যপায়ী প্ৰাণী আদিক খাদ্যৰূপে গ্ৰহণ কৰি সিহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰে। আনহাতে কিছুমান উচ্চ পৰ্যায়ৰ প্ৰাণীয়ে ইহঁতক ভক্ষণ কৰি ইহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে। গতিকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সাপৰ গুৰুত্ব অপৰিসীম।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

0: pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খান্তিক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 1600 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিৰ ভোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। উল্লেখযোগ্য যে ছিকিম এই বঁটা লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি পুলিচ কালাৰ হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ আনুষ্ঠানিক সন্মান। ছিকিম আৰক্ষীয়ে জনসাধাৰণৰ সেৱা আৰু ৰাজ্যখনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতা

0: ত্যাগ আৰু পেছাদাৰিত্বৰ প্ৰতি লাভ কৰা এই স্বীকৃতিয়ে সমগ্ৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান দ্বিতীয় পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অভিযানে আন্তঃগাঁথনি সৃষ্টিৰ বাহিৰলৈ গৈ নিয়মীয়াকৈ নিৰীক্ষণ, নাগৰিকৰ অংশগ্ৰহণ আৰু বিভিন্ন অংশীদাৰৰ মাজত একত্ৰীকৰণৰ জৰিয়তে লক্ষণীয় ফলাফল নিশ্চিত কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্লাণ্ট আৰু গোবৰ্ধন প্লাণ্টকে ধৰি কঠিন আৱৰ্জনা ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে 9খন ৰাজ্যৰ 30,000 কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে, বিদ্যুৎ আৰু লোকনিৰ্মাণ খণ্ডৰ 7টা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। শক্তিখণ্ডৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে চহৰ, আৱাসিক গোট আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু সমগ্ৰ চহৰাঞ্চলৰ ছাদৰ ওপৰত সৌৰশক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিদ্যুতৰ খৰচ হ্ৰাস, শক্তি সুৰক্ষা উন্নত আৰু ঘৰুৱা তথা গোট পৰ্যায়ত স্বচ্ছ শক্তিক প্ৰসাৰিত কৰাৰ অৰ্থে ছাদৰ ওপৰৰ সৌৰশক্তিক মিছন মোডত গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। পথ আৰু বন্দৰ সংযোগ প্ৰকল্পসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ৱাধাৱন বন্দৰক বহুমুখী মডেল উন্নয়নৰ আৰ্হি হিচাপে বিকশিত কৰা উচিত, যাতে বৃহৎ পৰিবহণ ব্যৱস্থা একত্ৰিত কৰি ভৱিষ্যতৰ বাবে পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব পাৰি। তেওঁ কয় যে এই প্ৰকল্পটোক বন্দৰ হিচাপে চোৱাৰ পৰিৱৰ্তে উপকূলীয় জাহাজ, আভ্যন্তৰীণ জলপথ, নিৰ্দিষ্ট মালবাহী কৰিডৰ, দ্ৰুতবেগী ৰেল সংযোগ, ঘাইপথ আৰু বিমান বন্দৰ সংযোগৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ হিচাপে চাব লাগিব। কেন বেটৱা নৈৰ আন্তঃসংযোগ প্ৰকল্প পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পই সহযোগিতা, সময়মতে নিষ্কাশন আৰু প্ৰযুক্তিভিত্তিক নিৰীক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক জল সমস্যা সমাধানৰ বাবে আন ৰাজ্যসমূহৰ আৰ্হি হিচাপে কাম কৰিব লাগে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী ভিত্তি সম্পৰ্কীয় বিধেয়কখন ধনী ভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে।
1: समान नागरिक संहिता को अपनाना हमारे चुनावी घोषणा पत्र में शामिल एक महत्वपूर्ण प्रतिबद्धता थी। हमें प्रसन्नता है कि चुनाव के बाद विधानसभा के पहले सत्र में ही हम इन ऐतिहासिक उपलब्धियों को हासिल करने में सफल रहे। अब हम इसे राष्ट्रपति जी की मंजूरी के लिए भेजेंगे और मंजूरी मिलते ही विधेयक असम में लागू हो जाएगा।
0: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ আৰু গান্ধীনগৰ জিলাৰ প্ৰায় 12টা ৰাজহুৱা সেৱা, শিক্ষা আৰু গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। শ্ৰীশ্বাহে গান্ধীনগৰৰ কলোল তেহচিলত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অন্তৰ্গত কেইবাটাও প্ৰকল্প ৰাইজৰ নামত উৎসৰ্গা কৰিব। সন্ধিয়ালৈ গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত মাতা উমিয়াধাম প্ৰাংগণৰ নতুন আৱাসিক ভৱন আৰু ভীমজিপুৰাৰ ভাৰত মাতা চৌহদ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে শাহিবাগ আৱৰ্তন ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠক জিমনিছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছাইপ্ৰাছত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় আয়োগৰ উপাধ্যক্ষ কাজা কাল্লাছ আৰু ছাইপ্ৰাছৰ বৈদেশিক মন্ত্ৰী ডঃ কনষ্টেণ্টিনোছ কম্বুছক এই আমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে আজি নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ তথা মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডি আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবে এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদানকাৰী অনুষ্ঠানসমূহ লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

জনোৱা অনুসৰি 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ কয়লা খণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধাও উপলব্ধ হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী মহিলাসকলৰ অধিকাৰ সংক্ৰান্তীয় এখন সবিশেষ পৰামৰ্শসূচক প্ৰতিবেদন গৃহ মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰিছে। দেশৰ মুছলমান মহিলাসকলৰ আইনী, সামাজিক আৰু সাংবিধানিক অধিকাৰ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ পাছতেই এই প্ৰতিবেদন দাখিল কৰা হয়। আয়োগে উল্লেখ কৰে যে সাংবিধানিক সুৰক্ষা আৰু শেহতীয়া আইনী সংস্কাৰসমূহে মহিলাৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও আইনী সজাগতা বৃদ্ধিৰ এতিয়াও যথেষ্ট থল আছে। এই সজাগতে মহিলাসকলৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব আৰু ব্যক্তিগত আইনসমূহৰ একত্ৰীকৰণৰ জৰিয়তে স্পষ্টতা আনিব বুলি আয়োগে মত প্ৰকাশ কৰে। নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতা 2026ৰ এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে খেলখনত টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰান কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্সাৰ আৰু 5টা বাউণ্ডাৰীৰে 97 ৰান কৰে। এই সংস্কৰণত 65টা ছিক্সাৰ কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্সাৰ মৰাৰ ক্ৰিছ গেইলৰ অভিলেখো কালি সূৰ্যবংশীয়ে ভংগ কৰাৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে। এতিয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধানমন্ত্ৰীকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 16 সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধনী গোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বৃহস্পতিবার 1433 ভাস্করাব্দৰ জেঠ মাহৰ আজি 13 দিন, 2026 খ্রিস্টাব্দৰ আজি মে মাহৰ 28 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বাদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:36:02 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:00।

এৰিষ্টটলে কৈছিল, শিক্ষাই হৈছে মূল উপায় যি মানৱ জীৱনলৈ সুখ শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। আজি হৈছে মহিলাৰ স্বাস্থ্যৰ বাবে আন্তৰ্জাতিক কৰ্ম দিৱস। প্ৰতি বছৰে 28 মে' তাৰিখে বিশ্বজুৰি

0: মহিলাৰ স্বাস্থ্যৰ বাবে আন্তৰ্জাতিক কৰ্মদিৱস অৰ্থাৎ ইণ্টাৰনেচনেল ডে অফ একচন ফৰ উমেন্স হেলথ পালন কৰি অহা হৈছে। 1988 চনত কোষ্টাৰিকাত অনুষ্ঠিত মহিলাৰ গোলকীয় প্ৰজনন অধিকাৰ নেটৱৰ্কৰ সদস্যসকলৰ এক সভাত পোনপ্ৰথমে এই দিৱসৰ প্ৰস্তাৱ কৰা হৈছিল। মহিলাৰ ঋতুচক্ৰ সাধাৰণতে 28 দিন হোৱাৰ বাবে আৰু ঋতুস্ৰাৱৰ দিন 5 দিন ধৰা বাবে মে মাহৰ 28 তাৰিখটো প্ৰতীকী হিচাপে বাছনি কৰা হৈছিল। প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, সুৰক্ষিত প্ৰজনন স্বাস্থ্যৰ সুবিধা প্ৰদান, মহিলাৰ স্বাস্থ্যজনিত অধিকাৰসমূহ সুনিশ্চিত কৰা আৰু মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য তথা অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই দিনটোৰ মূল উদ্দেশ্য। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে 28 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন কৰি অহা হৈছে। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আজি আমাক কৈছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ শকুন্তলা মহন্তই।
1: প্ৰত্যেক বছৰে 28 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস অৰ্থাৎ ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে পালন কৰা হয়। এই বছৰৰ এই ডেটোৰ থিমটো হৈছে টুগেডাৰ ফৰ এ পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড। এই পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড বুলিলে আমি কি বুজো? এই পৃথিৱীখন এনে এখন পৃথিৱী হ'ব য'ত সৰুকালৰ পৰা সকলো শিশুকে, ল'ৰা হওক বা ছোৱালীয়ে হওক, ঋতুস্ৰাৱ বা মেনষ্ট্ৰুৱেশ্যনৰ বিষয়ে থকা যিবোৰ ভুল ধাৰণা সমাজত প্ৰচলিত হৈ আছে সেইবোৰ সেই প্ৰপাৰ শিক্ষাৰ দ্বাৰা তেওঁলোকৰ মূৰৰ পৰা আঁতৰাই দিব পাৰি। আৰু মেনষ্ট্ৰুৱেশ্যন যে কেৱল এটা নেচাৰেল প্ৰচেছ, যেনে আমি উশাহ লোৱা হওক, খাদ্য হজম হোৱা হওক, সেই তেনেকুৱা কেৱল এটা নেচাৰেল প্ৰচেছ সেই বুলি তেওঁলোকে বুজি পায়। দ্বিতীয় কথাটো হ'ল যে এই পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ডখনত সকলো মহিলা, ধনী হওক বা দুখীয়া হওক, এই পিৰিয়ডৰ কাৰণে সময়ত যিবোৰ ব্যৱহাৰ কৰা চেনিটেৰি নেপকিন হওক, টেম্পন হওক, মেনষ্ট্ৰুৱেল কাপ ইত্যাদি প্ৰডাক্টছবিলাক কম দামত কিন্তু ভাল কোৱালিটিৰ সুলভ মূল্যত পাব পাৰে। আৰু তৃতীয়টো হৈছে এই সকলো ঋতুমতী মহিলাই যাতে এটা ভাল, চাফ চিকুণ, চেফ টয়লেটৰ ফেচিলিটি লাভ কৰিব পাৰে, সেইটো আমি তেওঁলোকক বাবে ব্যৱস্থা কৰি দিব পাৰিব লাগিব।
0: সেয়া আছিল স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ শকুন্তলা মহন্ত। এগৰাকী ভাৰতীয় কবি আৰু সমালোচক কে সচ্চিদানন্দৰ আজি উপজা দিন। আধুনিক মালায়ালম কবিতাৰ অগ্ৰদূত ৰূপে খ্যাত কয়াম্পৰম্বাত সচ্চিদানন্দৰ জন্ম হৈছিল 1946 চনৰ 28 মে'ত কেৰালাৰ ত্ৰিশূৰ জিলাৰ পুল্লুত। তেখেত এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, স্তম্ভলেখক আৰু অনুবাদক আছিল যিয়ে মালায়ালম আৰু ইংৰাজী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল। তেখেতে স্কুলীয়া শিক্ষা গাঁৱতে শেষ কৰি ইৰিঞ্জালাকুদাৰ খ্ৰাইষ্ট কলেজত জীৱবিজ্ঞান পঢ়ে আৰু পিছলৈ আৰ্নাকুলমৰ মহাৰাজা কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পোষ্ট ষ্টকচাৰেলিষ্ট পয়েটিক্স বিষয়ত কালিকোট বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 1968 চনত KKTM চৰকাৰী কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মিলিছিল আৰু 1970 চনত খ্ৰাইষ্ট কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক ৰূপে যোগদান কৰিছিল। চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি 1982 চনত তেখেতে দিল্লীৰ ইণ্ডিয়ান নেচনেল একাডেমীৰ জাৰ্নেল ইণ্ডিয়ান লিটাৰেচাৰৰ সম্পাদকৰ পদ গ্ৰহণ কৰিছিল। 1996 চনত তেখেতে একাডেমীৰ সম্পাদক, মুখ্য কাৰ্যবাহী বিষয়াৰূপে মনোনয়ন লাভ কৰে আৰু সেই পদৰ পৰাই 2006 চনত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু ৰাষ্ট্ৰীয় অনুবাদ মিছনৰ পৰামৰ্শদাতা ৰূপেও কাম কৰিছিল। তেখেতে ইগন'ৰ অধীনৰ স্কুল অৱ ট্ৰেন্সলেশ্যন ষ্টাডিজ আৰু ট্ৰেইনিঙৰ সঞ্চালক আছিল। কে সচ্চিদানন্দ চিমলাৰ ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজৰ জাতীয় সহযোগী। 1970 চনত কুৰুক্ষেত্ৰম নামৰ ৰচনা সংকলন আৰু 1971 চনত অং চুচুৰয়ান নামৰ কাব্য সংকলনটিৰে সচ্চিদানন্দৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল। 18টা ভাষাত প্ৰায় 32খন কিতাপ থকা ভাৰতৰ আটাইতকৈ বেছি সংকলিত আৰু অনুবাদিত আধুনিক কবিসকলৰ ভিতৰত সচ্চিদানন্দও এজন। তেওঁৰ কবিতা আৰু সমালোচনাৰ কেইবাখনো কিতাপ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। তেখেতে জ্বালা, উত্তৰম, পশকুত্তিৰা আদি কেইবাখনো আলোচনী সম্পাদনা কৰাৰ উপৰিও দ্য কথা লাইব্ৰেৰী অৱ ইণ্ডিয়ান লিটাৰেচাৰ আৰু দক্ষিণ এছীয় সাহিত্য পত্ৰিকা দ্য লাইব্ৰেৰী অৱ ছাউথ এছিয়ান লিটাৰেচাৰ সম্পাদনা কৰিছিল।

গুফতগু আৰু ওয়ান অভাৰ দ্য এইট নামৰ দুখন অনলাইন পত্ৰিকাৰো তেখেত সহকাৰী সম্পাদক আছিল। কে সচ্চিদানন্দনে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 1984, 1989, 1999 আৰু 2000 চনত কেৰালা সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। 2010 চনত তেওঁ কেৰালা সাহিত্য একাডেমি ফেলোশ্বিপ আৰু 2012 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ভাষা পৰিষদ বঁটা, বাপুৰেড্ডী ৰাষ্ট্ৰীয় বঁটা, সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে প্ৰায় 51টি বঁটা লাভ কৰিছিল। সচ্চিদানন্দনে দিল্লীৰ হিন্দী সাহিত্য সন্মিলনৰ সাহিত্যশ্ৰী

0: 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ভাষা পৰিষদ বঁটা, বাপুৰেড্ডী ৰাষ্ট্ৰীয় বঁটা, সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে প্ৰায় 51টি বঁটা লাভ কৰিছিল। সচ্চিদানন্দনে দিল্লীৰ হিন্দী সাহিত্য সন্মিলনৰ সাহিত্যশ্ৰী সন্মান, ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ছিনিয়ৰ ফেলোশ্বিপ, মধ্যপ্ৰদেশ চৰকাৰৰ শ্ৰীকান্ত বাৰ্মা ফেলোশ্বিপ আৰু কে বিৰলা তুলনাত্মক সাহিত্য ফেলোশ্বিপো লাভ কৰিছিল। 2005 চনত পোলেণ্ড চৰকাৰে তেখেতক ভাৰত পোলেণ্ড মৈত্ৰী পদক প্ৰদান কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, ভাৰতৰ প্ৰথম লোকপাল পিনাকী চন্দ্ৰ ঘোষৰ আজি উপজা দিন। তেখেতৰ জন্ম হৈছিল 1952 চনৰ 28 মে' তাৰিখে কলকাতাত। তেখেতৰ পিতৃ ন্যায়াধীশ শম্ভু চন্দ্ৰ ঘোষ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। পিনাকী চন্দ্ৰ ঘোষে কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা বিকম ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অৱ লৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেখেতে প্ৰথমে কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। তাৰ পিছত তেখেতে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। 2019 চনৰ 17 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীৰ দ্বাৰা গঠিত বাছনি সমিতিয়ে তেখেতক ভাৰতৰ প্ৰথম লোকপাল হিচাপে নিৰ্বাচন কৰে। 2019 চনৰ 19 মাৰ্চ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক ভাৰতৰ প্ৰথম লোকপাল হিচাপে নিযুক্ত কৰে। অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক চৰণ নাৰ্জাৰীৰ আজি উপজা দিন। 1933 চনৰ 28 মে' তাৰিখে গোৱালপাৰা জিলাৰ হাতীমাথা গাঁৱত তেখেতৰ জন্ম হৈছিল। প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি তেখেতে পাছত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেখেতে কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত সন্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ তথা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতে কোকৰাঝাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু সামাজিক জীৱনৰ সৈতে জড়িত হৈ ৰাজনীতিৰ জগতত প্ৰৱেশ কৰে। ৰাজনীতিক তথা এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰিও তেখেত এগৰাকী সচেতন লেখক হিচাপেও পৰিচিত আছিল। তেখেতে দা বড়ো আৰু আলাৰী নামৰ আলোচনীৰ সম্পাদক আছিল। তেখেতে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ বাবে গদ্য আৰু কবিতাও ৰচনা কৰিছিল। প্ৰিয় শ্ৰোতা, অসমীয়া অভিনেতা অৰুণ নাথৰ আজি উপজা দিন। অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী বলিষ্ঠ অভিনেতাৰূপে পৰিচিত অৰুণ নাথৰ 1952 চনৰ 28 মে'ত তেজপুৰত জন্ম হৈছিল। মঞ্চৰ অভিনয়ৰ লগত জড়িত অৰুণ নাথে বহাগৰ দুপৰীয়া ছবিখনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত ভুমুকি মাৰিছিল। তেখেতে কোলাহল, সাৰথি, অথেলো, অগ্নিস্নান আদি 50খনৰো অধিক অসমীয়া ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেখেতে বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিক তথা ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনয় জগতত সম্পূৰ্ণ সুকীয়া আসন লাভ কৰা এইগৰাকী স্বনামধন্য শিল্পীয়ে অংকন কৰা কেইবাখনো মননশীল চিত্ৰশিল্পই ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সামাজিক মাধ্যমতো বহুলভাৱে সমাদৃত হৈছিল। তেওঁ বহুকেইখন গ্ৰন্থৰো বেতুপাত অংকন কৰিছিল। তেখেতে 80 আৰু 90 দশকত জনপ্ৰিয় মাহেকীয়া আলোচনী বিস্ময় আৰু কালপুৰুষৰ বহুকেইটা সংখ্যাৰ বেতুপাতো অংকন কৰিছিল। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ 1996 চনৰ আজিৰ তাৰিখত এইচ ডি দেৱগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 2023 চনৰ আজিৰ তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন

0: জৱাহৰলাল নেহেৰু অধ্যাপিকা প্ৰয়াত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেতৰ সাহিত্যৰাজিৰ এক বিশেষ মৰ্যাদা আছে। তেখেতৰ কবিতাত লোকজীৱন আৰু আধুনিক জীৱন চেতনাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। অসমীয়া গীতৰ ক্ষেত্ৰখনো ডক্টৰ বৰদলৈৰ অৱদানেৰে জীপাল হৈ আছে। তেখেতৰ গীতবোৰে অসমীয়া জাতীয় জীৱনক বিস্তৃতভাৱে স্পৰ্শ কৰিছে। অসমৰ আগশাৰীৰ শিল্পীসকলৰ কণ্ঠত প্ৰাণ পাই উঠা, হৃদয়ৰ অনুভূতিক জোকাৰি যাব পৰা অনেক গীতৰ গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইতিপূৰ্বে প্ৰচাৰ কৰা জীৱনৰ দিগবাণী অনুষ্ঠানত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নিজৰ কবিতা আৰু গীতসমূহৰ বিষয়ে কি কৈছিল তাৰ কিয়দংশ আপোনালোকক এতিয়া শুনাবলৈ লৈছো। তেখেতৰ সৈতে আলাপ কৰিছে ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যই।
1: সৰুতেই আৰম্ভ কৰিছিলোঁ মই কবিতাৰেই, এইটো এতিয়া কবিতা বুলি মই নিজে ক'বলৈ আনকি মোৰ এটা শাৰীও তাৰ মনত নাই। 8-9 বছৰমান বয়স হৈছে আৰু মোক, ঠিক আচল বয়স সৰুৱে আছিলোঁ। এইদিনাখন আবেলি এটা মানে ৰ'দে বৰষুণে জিন মিলাই থকা এটা আবেলি মই মোৰ পঢ়া কোঠাৰ খিৰিকীখনত ধৰি তাৰ ৰেলিঙত ধৰি তাতে উঠি মই দুলি আছিলোঁ। দুলি আছোঁ তে তাৰ এটা ৰিডিং হৈছেতো চন্দ্ৰ এটা, বোধকৰো সেই চন্দ্ৰটোৱে কিবা ধৰণে ক্ৰিয়া কৰিলে নেকি মোৰ মনত, মোৰ মনলৈও কিবা কেইটামান চন্দ্ৰবদ্ধ শাৰী আহিলে যিটো একান্তভাৱে অৰিজিনেল। মই ল'ৰালৈকে খিৰিকীখনৰ পৰা নামি মই কাগজ এখনত লিখিলোঁ, লিখি মই দেউতাৰ ওচৰত দৌৰাইলোঁ। দেউতাৰ সেইদিনাখন গাটো বেয়া, দেউতা এখন ডাঙৰ পালেঙত শুই আছে দেখিছোঁ আবেলি সময়ত, আৰু মাৰ ওচৰত বহি আছে। মই গৈ দেউতাক গৈ দেখুৱালোগৈ, এয়া মই কি লিখিছোঁ এনেকৈ দেখুৱালোঁ। দেউতাই পঢ়ি চালে শুই থাকোঁতেই চাবলৈ ক'লে, অ' মোৰ মাজনীয়ে বৰ সুন্দৰ কবিতা লিখিছে, মোৰ মাজনী এদিনাখন সৰোজিনী নাইডু হ'ব। সেই কথাষাৰ মানে সৰোজিনী নাইডুনিখন ইমান বিশেষকৈ নাজানো, কিন্তু বুজিলোঁ যে খুব ডাঙৰ কোনোবা এগৰাকী আৰু কবি হ'ব। আৰু পাছত দেউতাই কৈছিলে সৰোজিনী নাইডুৰ কবিতা কেনেকুৱা কি কথা,
2: কবিতাৰ ভাৱ আৰু গীতৰ ধ্বনি একেলগে আহিছে আপোনাৰ।
1: হয়তো হয়, মোৰ সেইদিনাখন কিন্তু আচৰিত কথা, মোৰ সেই কি লিখিছিলোঁ তাক কিন্তু মনত নাই, কিন্তু কবিতাই হয়, কবিতাই হয়। আৰু সেই তাৰ পাছৰ পৰা মই অনৰ্গল কবিতা লিখিছোঁ, মানে মোৰ পঢ়া সময়খিনিত মই কিতাপ বা বহি যি লিখিবলৈ দিয়ে বা অংক কৰিবলৈ দিয়ে সেই তাৰ তলত এখন কাগজ সোমাই থওঁ। সেই কাগজখন মানে বহীখন দাঙি দাঙি কাগজখনত কবিতা লিখি থাকোঁ বা কিতাপখন দাঙি দাঙি কিতাপৰ তলত কবিতা লিখি থাকোঁ। কোনোবা অহা যেন গম পালেই আকৌ ল'ৰালৈকে লুকুৱাই থওঁ। এনেকৈ বহুত দিন জুৰি প্ৰায় ক্লাছ 6-7 মানলৈকে বহুত কবিতা লিখিলোঁ মানে মই।
2: সেইবোৰ নিশ্চয় ছন্দযুক্ত কবিতা আছিল,
1: অচন্দ্ৰবদ্ধ কবিতা আছিলে, কিন্তু সকলো বস্তুৱে আকৰ্ষণ কৰিছিলে। এই ঘৰৰ আগেদি যোৱা শোভাযাত্ৰা, তাৰপিছতে এইবিলাক যে দেশখন যে মুক্তি সংগ্ৰাম তেতিয়া হৈছিলে তাৰ কথাবোৰ, শ্লোগানবিলাক এইবিলাকে, আকৌ প্ৰকৃতিয়ে, প্ৰকৃতিৰ যে ঋতু সলনি হয়, এই বিহু আহিছে, এনেকুৱাবিলাক কথাই আৰু সৰু বৰ কথাবিলাকে খুব আকৰ্ষণ কৰিছিলে। আৰু ছন্দত লেখাটো এটা মোৰ কিবা আনন্দ এটা হৈছিলে, এনেকুৱা এটা আনন্দ পাওঁ যে মিলি মিলি যে যায় কথাবোৰ, যে মিলি মিলি যায় এটা বিশেষ এটা বেলেগ বেলেগ পুলক মানে আৰু বুজাব নোৱাৰি, সেই পুলকটোৰ কাৰণেই চাগে মই খুব লিখিবলৈ তেতিয়া ভাল পাইছিলোঁ।
2: ৰোমান্টিক কবি আকৰ্ষিত কৰিছিল
1: তেতিয়াতো ঘৰত ৰোমান্টিক কিতাপবিলাকেই আছিলে আমাৰ ঘৰত, এতিয়া অসমীয়া সাহিত্যৰ তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি চন্দ্ৰ কুমাৰ গাঁৱলৈ বা নলিনীমলা দেৱী, অম্বিকা গিৰি আছে, এইবিলাক ৰোমান্টিক কবিৰে কবিতা আছিলে আমাৰ ঘৰত। আৰু দেউতাই পঢ়া বঙালী কবিতাবিলাকো, দেউতাই খুব বঙালী সাহিত্য পঢ়িছিলে, আমাৰ ঘৰত ডাঙৰ লাইব্ৰেৰীত সেইবোৰ কিতাপ আছিল। আৰু তেতিয়া মই ক্লাছ 8 মানৰ পৰাহে মই ইংৰাজী কবিতা পঢ়িবলৈ আৰম্ভ কৰিছোঁ, আৰু হোম লাইব্ৰেৰী ক্লাবৰ কিতাপবিলাক পঢ়িছোঁ ঘৰত, কিন্তু তাৰ আগতেতো বঙালী অসমীয়া কবিতাবিলাকেই পঢ়িছিলোঁ।
2: আধুনিক কবিতা কেতিয়াৰ পৰা আৰম্ভ কৰিলে লিখিব, যিটো ছন্দবিহীন যিটো কবিতা বা যিটো
1: অলপ ছন্দ ভঙা খেলটো আৰম্ভ কৰিছোঁ মই কিজানি মেট্ৰিক লেচনৰ আগৰ পৰাই, কিন্তু আৰু গান লিখিবলৈ আৰম্ভ কৰিলোঁ ক্লাছ 6ত।
0: গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাই এনেদৰে অনুভৱ কৰিছিল, মই দেখে দেখে ৰাজ্যই ৰাজ্যই বহুত গীতিকাৰ দেখিলোঁ, কিন্তু তোমাৰ তুলনা কাৰো লগত নহয়। তোমাৰ গীত আৰু ৰাণাৰ সুৰৰ এটা যুগেই সৃষ্টি হৈছিল, মধুৰ যুগ। মোৰ এনেকুৱা লাগে তুমি মোৰেই যেন এক নিৰৱচ্ছিন্ন অগ্ৰগতি। তোমাৰ গীতিময়িতা সুৰময়তাৰ মাজেদিয়েই গম পোৱা যায় যে তোমাৰ প্ৰাণ ৰসেৰে ভৰপূৰ। ঐতিহ্য, ৰোমান্তিকতা, আধুনিকতা তিনিওটাৰে সমন্বয় তুমি, তুমি অনন্যা।
2: আপোনাৰ গীতখিনিৰ প্ৰসংগত কিছু কথা আমি আলোচনা কৰোঁ। যিখিনি গীত এতিয়ালৈকে আপোনাৰ প্ৰকাশিত হৈছে, কিমানমান গীত হ'ল এতিয়ালৈকে?
1: গীতখিনি কথা এটা কবলৈকে টান।

0: হ'ল, কাৰণ গীতৰ গোটেইখিনি গীত মোৰ হাতত নাই। আৰু মই হ'ল কি, মোৰ এটা কথা বৰ বেয়া হ'ল, পাছত এতিয়া অনুভৱ কৰিছোঁ কথাটো যে বৰ বেয়া কাম কৰিলোঁ। গীত যিয়ে বিচাৰে তেওঁকেই দি দিওঁ গীতটো, আৰু মই তাৰ আৰু কোনো কপি মই ৰখাৰ নিয়ম নাছিল। এই য'তে ত'তে লেখোঁ, এই কোনো কেলেণ্ডাৰৰ পাছফালেই লিখিলোঁ, কোনোবাখন কাগজ সৰু কাগজখন পৰা তাতেই লিখিলোঁ, কেতিয়াবা সেয়া জয়ন্ত হাজৰিকা গীতটোতো চিগাৰেট বাকচৰ বুকৰ পিনেই লিখা, এনেকৈ অজস্ৰ মোৰ কাহিনী আছে। আৰু যেতিয়া যিটোৱে কয় তাতে লিখি তেওঁকে দি দিওঁ, আৰু বস্তুটো কপি নাৰাখোঁ, কপি কৰিবলৈ মোৰ বৰ এলাহ। এতিয়া সেইকাৰণে গীতবিলাকৰ কথা ক'বলৈ টান, কিন্তু এতিয়া ৰেডিঅ'তে যেতিয়া গীতবোৰ বাজিছিল অজস্ৰ ষাঠিৰ সময়ত, ষাঠি সত্তৰ চনৰ সময়ত, তেওঁ মুকুল কয়দে এদিনাখন মোক কৈছিলে, মুকুল বৰুৱা, তেওঁতো অজস্ৰ গীতৰ সুৰ দিছিলে, যে তোমাৰ গীত বহুত হ'ল এতিয়া, প্ৰায় ডেৰ হেজাৰৰ ওচৰেই হ'ল গীত। তেখেতে কোৱাটোকে মনত ৰাখি মই মানুহক কওঁ, সুধিলে যে মোৰ ডেৰ হেজাৰেই হ'ল গীত, কিন্তু এশটো আৰু বহুত হৈছিলে। কিন্তু এতিয়া মই কাগজত গোহাৰি দিলোঁ, এই ফিল্টাৰ দিলোঁ চব কাগজতে, যে গীতখিনি যাৰ হাতত যি আছে মোলৈ পঠিয়াব লাগে। এতিয়া বহুতে পঠিয়াইছে, গাঁৱৰ অচি নজান মানুহে পঠিয়াইছে, মই যে কিমান কৃতজ্ঞ তাৰ কাৰণে তেখেতসকলৰ ওচৰত।
1: আপোনাৰ তিনিজন গায়কে আপোনাৰ গীতখিনি জীৱন্ত কৰি তুলিছে, বিশেষভাৱে জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা আৰু দীপালী বৰঠাকুৰে,
0: আৰু বহুতেই গৈছে, বহুত ভাল ভাল গান গাইছে
1: গাইছে কিন্তু বহুত জীৱন্ত গান এই তিনিজন শিল্পীৰ মুখত, তাৰমানে মানুহৰ মুখে মুখে এতিয়াও হেৰি গৈ আছে। তাৰ ভিতৰত জয়ন্ত হাজৰিকাৰ লগত আপোনাৰ গীতৰ এটা সংযোগটোৰ বিষয়ে অকণমান ক'ব দিয়ে, কাৰণ আপোনাৰ গীতৰ আচল প্ৰাণটো তেখেতে দিয়া বুলি ক'ব পাৰি।
0: আচলতে মানে এই এটা সংযোগ শব্দটো যে শুনিলোঁ, এইটো বৰ ডাঙৰ বস্তু। কিন্তু এটা এনেই এনেই মানে গান এটা লিখিলোঁ, কোনোবাই বিচাৰিলে গানটো লিখিলোঁ দি দিলোঁ, কোনোবা এজনীকৈ সুৰ কৰিলে, আকৌ কোনোবা এজনে গালেগৈ, তাত কিমান এই সংযোগটো নঘটে, প্ৰাণটো ফুটি উঠিবলৈ নাপায়। এতিয়া কেতিয়াবা এনেকুৱা হৈছে, জয়ন্ত সুৰ এটা লৈ আহিছে মোৰ ওচৰলৈ, যেনিবা সুৰটো মই শুনিলোঁ, কেইবাৰো বজাই শুনালে মই শুনিলোঁ, শুনি পেলাই গানটোৱে কি ক'বলৈ বিচাৰিছে, সুৰটোৱে আমি কি ক'বলৈ বিচাৰিছে মই অনুভৱ কৰিলোঁ। জয়ন্তী সেইটো কথা মোক কেতিয়াও নকয় বা নাজানো হয়তো, যে এইটো সুৰে এইটো বিচাৰিছে ক'বলৈ তেওঁ নাজানে, সুৰ এটা লৈ আহে, তেতিয়া মই বুজি পাওঁ এই সুৰটোৱে কোমল গীত বিচাৰিছে নে কঠিন বিচাৰিছে, নে কঠিন কোমল দুয়োটাই বিচাৰিছে, কোন প্ৰহৰৰ গান হ'ব পাৰে, এইটো মাজ নিশাৰ হ'ব পাৰে নে আবেলিৰ হ'ব পাৰে নে ৰাতিপুৱাৰ হ'ব পাৰে, এনেকৈ মই মুহূৰ্ততে সেইবিলাক মানে চিন্তা কৰি লওঁ, লৈ পেলাই তেতিয়া সেই ধৰণেৰে মই গীত লিখোঁ তেওঁৰ কাৰণে। আৰু এইটো কথা সঁচা যে যিজনে গায়, গায়ক বা গায়িকা, তেওঁৰ কণ্ঠটো মই আগতে বুজি লওঁ, তেওঁ মানে ৰোমেণ্টিক গান তেওঁৰ কাৰণে ভাল হ'ব নে তেওঁৰ কাৰণে অলপমান মানে ফোক টাইপৰ গান ভাল হ'ব, নে তেওঁ ক্লাছিকেল টাইপৰ ভাল হ'ব, ছেমি ক্লাছিকেল ভাল হ'ব, এনে কথা মই তেওঁৰ কণ্ঠটো শুনিয়ে ধৰিব পাৰোঁ, আৰু সেইমতে মই গান লিখোঁ আৰু গান দিওঁ। জয়ন্তৰ গান তেনেকৈ বহুত গানেই মই তেওঁক কেতিয়াও ফোক দিয়া নাই, তেওঁ ফোকটো ভাল নহ'ব বুলি, ৰোমান্টিক গান দিছিলোঁ, কিছুমান ছেমি ক্লাছিকেলো দিছিলোঁ।
1: সেইটো
0: প্ৰথম গান, সেইটো জানে বহুতেই, আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰা দিবা তৰা, এই গানটো প্ৰথম জয়ন্তৰ লগত মোৰ সেই সংযোগটো ঘটিছিল। এখন বিয়া, ৰোজান বজাৰৰ এখন বিয়া, তাত যিটো ঘৰত মই ভাড়া ঘৰত আছিলোঁ, তালৈ সেইদিনাখন খোবাখুবি ভোজ আছিলে, বহুত মানুহ গোট খাইছিল, সেই অনুচাৰ্য কবি তেওঁ গৈছে মোৰ আগফালৰ ৰুমটোতে বহিছে, তাত জয়ন্ত আহিলে, তেওঁলৈ এটা খেলা আৰম্ভ হওক, এনে গান লেখা গান সুৰ দিয়াৰ খেলা ষ্টাৰ্ট বুলি ক'লে, আৰু লিখিবলৈ কিবা লিখিম এতিয়া কাগজটো নাই, সেই চিগাৰেট পেকেটৰ বুকুৰ পিনে তেওঁ লিখিবলৈ দিলে, লিখিবলৈ ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে মানে তিনি মিনিটৰ গানটো হ'ব লাগিব, সুৰ দিয়া হ'ব লাগিব। তেতিয়া মই কি লিখোঁ, তেওঁ জয়ন্ত সৰু ল'ৰা আৰু তেওঁ মানে কিশোৰ হয়তো পাৰ হৈছে কিশোৰ অৱস্থা এনেকুৱা ধৰণৰ, তেতিয়া সেই খিৰিকিৰে চালে এজোপা কলগছত দেখিলা কলপাত লৰি চৰি আছে, ৰাতি তেতিয়া কিন্তু বিয়া ঘৰ লাইটো জ্বলি আছে, লাইটৰ পোহৰত দিছোঁ, তেতিয়া সেই গানটো লিখিলোঁ, আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আগ, মানে জয়ন্তৰ মনৰ যিটো স্তৰ আৰু তেতিয়া সেই সৰু ল'ৰা, তেতিয়া সেই স্তৰটো যেন তাত ফুটি উঠে আৰু, বুজো কি নুবুজো চিনাকি কুলিৰে মাত, মেলো কি নেমেলো আকাশে চুবলৈ হাত, এই যিটো অৱস্থা হয় সেই সময়ত সেইটো তাত ফুটি উঠিলে, আৰু সেইটো গানৰ সুৰ তাতে দিয়া হ'ল আৰু জয়ন্ত, আৰু সেইটো গান একেবাৰে হিট ছং হ'ল এইচ এম ভি ৰেকৰ্ডিঙত।

0: তেনেকে তেনেকে তেওঁ গানবিলাক মই কথা লিখি দিওঁ তেওঁ সুৰ দিয়ে বা তেওঁ সুৰ লৈ আহে মই কথা দিওঁ, তেনেকে এটা আচৰিত সংযোগ ঘটিছিলে, একো নোকোৱাকৈ হয় সেই সংযোগটো।
1: আৰু দীপালী বৰঠাকুৰৰ লগত,
0: দীপালী বৰঠাকুৰৰ নিতু নিজে সুৰ দিয়া নাই, তেওঁ দাদা ভৱেন বৰঠাকুৰ, তেওঁ বৰ এজন টেলেণ্টেড সুৰকাৰ, তেওঁ সুৰ তেওঁ সুৰ কৈছে সোণৰ কাৰণে ভৱেন বৰঠাকুৰে সুৰ কৈছে, সেইটো গানো এটা ইতিহাস
1: আছে,
0: সেইটো গানো আচৰিত কথা। সেইটো গান এদিনাখন আবেলি সময়ত ভৱেন বৰঠাকুৰ আৰু দীপালী বৰঠাকুৰ আমাৰ ঘৰলৈ আহিলে চান্দমাৰী ঘৰলৈ, তেতিয়া মই বিবাহ কলেজত কাম কৰোঁ, দিনতো কৰোঁ ৰাতিও কৰোঁ, আবেলি কলেজ যাবলৈ ওলাইছোঁ মই গা ধুম এতিয়া, গা ধুই পেলাই ওলাই মেলি মই যাম কলেজলৈ। তেওঁলোক আহিলে বোলে কালি ৰাতিপুৱা আমি কলিকতালৈ যাম এছেম্বলি ৰেকৰ্ডিং কৰিবলৈ, এতিয়া গান এটা লাগে আৰু সুৰ এটা লৈ আহিছে। মোৰ যাতে সুৰ শুনিবৰো সময় নাই, গান লিখিবৰো সময় নাই, মই ক্লাছলৈ যাবই লাগিব, 5:15 মোৰ ক্লাছ, তাৰ ৰিক্সা আহি পাবহি, এতিয়া কি কৰা যায়। মই কৈ তেতিয়া তহঁতে এটা কাম কৰ, মই বাথৰুমত সোমাই গা ধুওঁ আৰু তহঁতে বাথৰুমৰ ওচৰতে থকা ড্ৰেছিং ৰুমটোতে হাৰমনিয়ামটোত সুৰটো বজা, আৰু সুৰটো বজাই থাক আৰু মই তাৰ পৰা কথা চাপ্লাই কৰি থাকিম মই গা ধোৱা ঘৰৰ পৰা। ঠিক তেনেকৈ ভৱেনে সুৰটো বজালে আৰু মই এষাৰ এষাৰকৈ কথা দি থাকিলোঁ, মানে গা ধুই আছোঁ কথাও কৈ আছোঁ, মানে কাষতে থকা ৰুম শুনি আছে আৰু মই গা ধোৱাও শেষ হ'ল, গানটোও পূৰা হ'ল। তাৰপিছত মই যে ওলাই আহিলোঁ দেখিছোঁ এটা কতো ইফাল সিফাল কৰিব নালাগে, পূৰাকৈ গানটো হৈ আছে, তেনেকৈ সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই।

0: মেছেজ দিছো আৰু সেইটো মই খুব কনচিয়াছলি কৰিছো কিছুমান কাম, যে মই ভাবিলো ল'ৰা গান ছোৱালীয়ে গাব নালাগে, ছোৱালী গান ল'ৰাই গাব নালাগে, নাৰী মনস্তত্ব প্ৰকাশ হোৱাকৈ মই বহুত গান লিখিলো আৰু সেইটো গান তাৰ আৰম্ভণি আছিলে। আৰু দীপালী গলাত সেই ফোক টাইপটো আছে নহয়, বৰ সুন্দৰকৈ সেই গানটো মানে আজিলৈকে যিটো অত্যন্ত জনপ্ৰিয়।
1: আপুনি এজন অসমৰ সফল গীতিকাৰ আৰু মোৰ ধাৰণাত আপোনাৰ গীতৰ যিটো শব্দ প্ৰয়োগৰ যিটো তাৰ যিটো ৰীতি বা তাৰ যিটো জনজীৱনৰ প্ৰতি তাত যিটো এটা মেছেজ এটা আছে তাত, সেইফালৰ পৰা আপুনি যোগতি পথৰ সমানে আপোনাৰ যিটো গীতৰ যিটো জনপ্ৰিয়তা ঠিক তেনেকুৱা

0: আপোনাৰ গীতে অৰ্জন কৰিছে, কাৰণ আপোনাৰ গীত এতিয়া সকলোৰে মুখে মুখে, তেওঁলোকে তাক
1: এইটো ভগৱানৰ কৃপা আৰু, আৰু ৰাইজৰ প্ৰতিও মই একেবাৰে মূৰ দোৱাই আছো যে তেওঁলোকে ইমান ভাল পায়। মই এবাৰ এটা বৰ আচৰিত লাগে ভাবিলে, এটা যে গীত শিতা বনাবা কিমান চাবা, এই এবাৰ মাজুলীলৈ গৈছিলোঁ, এই বহুত বছৰ আগৰ কথা, প্ৰায় 20-25 বছৰ। তাত এগৰাকী একেবাৰে 80 ওপৰ বয়সৰ বুঢ়ী মানুহ, তেখেতে খুব জপকৈ উঠি আছে, গধূলি তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, আহি পেলাই মোক চাবলৈ আহিছে, খিতা বনোৱা কোনজনী ছোৱালীয়ে গাইছিলে চাওঁ চাওঁ, মই কৈছোঁ মই গোৱা নাই, মই লিখিছোঁ, কেলেই নহয় তুমি গাইছা, তেওঁ নুশুনে আৰু কোনো পদ, বৰ ইণ্টাৰেষ্টিং গাইছে ডক্টৰ বীৰেণ দত্তই, আৰু তেখেতে ভাবিছে মই গাইছোঁ, আৰু যি নহয় তেতিয়া বুঢ়া মানুহকে বৰকৈ নাজানে কি লেখা কোনে লেখা এইবোৰ নাজানে, গান এটা হৈছে আৰু, তাৰপিছতে ইমান ভাল পায়, ইমান ভাল পায়, কান্দিছে গানটো।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।

0: एक आंचलिक गवेषणा प्रतिष्ठान भेटापारा गुवाहाटी
1: ডেজার্ট আহি গল পিছে আমাৰ চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ বিল ভৰাৰ আগতেতো আহিব নহয় কৈ ছোৱালী হত কি কৰি আছ
2: বিললৈ ৰৈ আছ
1: তোমাৰ কাৰ্ডখন দিয়া না পিন দিয়া আৰবিআই কয় যে আপোনাৰ পিন অটিপি চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি আৰবিআই কয় জানি লওক সতৰ্ক হওক
3: যিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম আইডিয়া ইয়াতেই পাৰ্টি কৰিম পিজ্জা পাৰ্টি ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম
1: আৰ বি আই কয় আপোনাৰ পিন অটিপি চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব
3: বাই গাৰ্লছ কোন ফালে গৈছা শুনা নাই ন' শ্বেয়াৰিং
1: আৰ বি আই কয় জানি লওক সতৰ্ক হওক
4: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
5: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
4: কোন ঠাই অ
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
4: তাত হেৰো কি সুবিধা পোৱা যায়
5: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
6: তেন্তে মইও এবাৰ যাব লাগিব
5: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
0: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

আজি দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত শুনিবলৈ পাব গুৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত বাণীবদ্ধ কৰা এটি বিচিত্ৰানুষ্ঠান।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খান্তিক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল জোহা বুলিও কোৱা হয়। সমাজত ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ চালমাৰা মাংকাছ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ঈদ উদযাপন সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, ISBTকে ধৰি বিভিন্ন স্থানত কালি যথেষ্ট ভিৰ পৰিলক্ষিত হয়। শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহতো পুৱাৰ ভাগতে আজি সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ঈদ উপলক্ষে ৰাজ্যবাসীলৈ, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উজ জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন

0: কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাত কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধ্বনিভোটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়ক বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে।
1: আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দা কনষ্টিটিউচন অফ ইণ্ডিয়া। এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, সো দেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: ওদালগুৰি জিলা আৰক্ষীয়ে জিলাখনত মাদকদ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ৰৌতা থানা আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হেমেন হাজৰিকাৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্লো যুৱবাণী অনুষ্ঠানটিৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, হাত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খান্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধন্নীফুটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়কখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। বিধেয়কখন লৈ কালি সদনত হোৱা দীঘলীয়া আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধি বিজেপি RSSৰ মতাদৰ্শ নহয়, বৰং ভাৰতীয় সংবিধান আৰু সংবিধান সভাত আলোচনা এই বিধিৰ মূল ভিত্তি আছিল। এই উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যত লিংগ ক্ষমতা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিধি 18 বছৰ নহওঁতে পিতৃ মাতৃয়ে বিধা দিয়া যুৱতী, কম বয়সত 3-4টা সন্তানৰ বোজা লোৱা যুৱতী, 3 তালাকে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, লিভ ইন সম্পৰ্কত প্ৰবঞ্চনাৰ সন্মুখীন হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ কয় যে বহু দশক ধৰি উমৈহতীয়া দেৱানী বিধি কেৱল ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ

0: আছিল, কিন্তু অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। উমৈহতীয়া দেৱানী বিধি সংবিধানৰ 44 অনুচ্ছেদে দেখুওৱা সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন বাস্তৱায়িত কৰাৰ ঐতিহাসিক পদক্ষেপ বুলি ডঃ শৰ্মাই অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বা কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়, বৰং এই আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকে যাতে আইনৰ দৃষ্টিত সমমৰ্যাদা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতি সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অন্তৰ্ভুক্ত জনজাতিসমূহক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে।
1: ইয়াতে 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা ছেকচন আছে আৰু 7খন ছিডিউল আছে। প্ৰথম খণ্ডত বিবাহৰ চৰ্ত যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। ধাৰা 4.2, 4.3 য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰততা বোধহুৱে কোনো জীৱিত সংগী এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। আমি আনিছো বাধ্যতামূলক পঞ্জীয়ন, প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
0: মুখ্যমন্ত্ৰী ভাষণৰ পাছতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীতকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে অধিক আলোচনাৰ বাবে সদনত বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰেও হকক সমৰ্থন কৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই দাবী অগ্ৰাহ্য কৰি বিধেয়কখন গৃহীত কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধেয়কখন সন্দৰ্ভত দফাই দফাই আলোচনাৰ দাবী জনায়। কংগ্ৰেছসহ সকলো বিৰোধী পক্ষৰ সকলো সদস্যই বাছনি কমিটিলৈ প্ৰেৰণ অথবা দফাই দফাই আলোচনাৰ দাবীৰে শ্লোগান দি অধ্যক্ষৰ সন্মুখলৈ উঠি যায়, ফলত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ অনুমতি দিয়ে। এই প্ৰস্তাৱ ধন্নীফুটত গৃহীত হয়। উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তাৰ পাছতে বিগত সময়ছোৱাত মৃত্যুবৰণ কৰা ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত অধ্যক্ষ দাসে সদস্যসকলক ধন্যবাদ জনাই চমু ভাষণ দিয়ে আৰু সদনৰ কাম কাজ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত অসমৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনী হোৱা বুলি মন্তব্য কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত লোৱা যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া জনজাতি লোকৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, বৰং পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত এই কথা সদৰি কৰে। পৰিষদে কয় যে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, গতিকে নম্বৰ প্ৰদান কৰা ব্যৱস্থাই বাহাল থাকিব। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব আৰু বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামী কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত কয় যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে অধ্যয়নৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক অৱগত কৰোৱা হৈছে। প্ৰতিষ্ঠানে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু প্ৰকল্পৰ সংশ্লিষ্ট ফাইল লাভ কৰিছে আৰু শীঘ্ৰে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱ প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে অধ্যয়ন প্ৰতিবেদন পুঁজি লাভ কৰাৰ 3 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি উল্লেখ কৰি শ্ৰীগোস্বামীয়ে প্ৰভাৱ অধ্যয়নৰ পূৰ্বে কোনো গছ কটা নহয় আৰু প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুজ্জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদুজ্জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব

0: শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ 65টা ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়া হয়। জিলাখনৰ ঐতিহ্যবাহী মিৰ্জুমলা ঈদগাহত প্ৰায় 2000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানসমূহতো আজি ঈদৰ নামাজ অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত ঈদ উজ জোহা উদযাপন কৰা হৈছে। জিলাকেইখনত ঈদ উপলক্ষে বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাস।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ আত্মত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত কালি সংবাদমেলত বিশ্ববিদ্যালয় পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ অংশ হিচাপে 2023 চনৰ মেৰ পৰা 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্স আৰু 5টা বাউণ্ডাৰীৰে 97 ৰাণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে দেশৰ তৃতীয়খন ৰাজ্যৰূপে অসমত কালি সমনাগৰিক সংহিতা বলবতৰ পথ প্ৰশস্ত হোৱাটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শীৰ্ষক গৃহীত হ'ল UCC, ৰাজপথলৈ ওলাই আহিল উল্লসিত মহানগৰবাসী। দৈনিক অগ্ৰদূত কাকতত বাতৰিটোৰ শিৰোনাম ধনী ভোটত গৃহীত অভিন্ন দেৱানী বিধি। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটো ক্ৰমে আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড বিল আৰু UCC বিল গেটছ পাছেছ ইন হাউচ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে বিৰোধীয়ে বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা কৰাৰ এটা খবৰ আমাৰ অসম কাকতে UCC যদি ইমান ভাল আউটিলৈ জনজাতীয়সকল নাহিল কিয় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ সম্ভাৱ্য সম্প্ৰসাৰণ সন্দৰ্ভত একোটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আগস্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক ৰাজ্যপাল বিদেশত 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীৰ ইংগিত। একেটা বাতৰি অসমৰ প্ৰতিদিন কাকতে বিদেশখনো ৰাজ্যপাল 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সুশান্ত বলিন হ'ব পাৰে নতুন মুখ শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা পাঁচ বছৰত ৰাজ্য চৰকাৰে দিবলগীয়া 2 লাখ নিযুক্তিৰ লক্ষ্য সন্মুখত ৰাখি অব্যাহত থকা চৰকাৰী তৎপৰতা আৰু দিশপুৰত

0: মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা টাস্ক ফৰ্চৰ প্ৰথমখন পৰ্যালোচনা বৈঠক সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ যাওঁ।
1: উত্তৰ গুৱাহাটীত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ আকাশবাণী সংবাদদাতাই জানিবলৈ দিছে। নিহত লোককেইজনক ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন গুৱাহাটীৰ মালিগাঁৱৰ বাসিন্দা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার রেহরূপত আজি শুনো আহক তামোলপুৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সংগ দিছে তামোলপুৰ জিলাৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে। চাকৰিৰ পাছত দৌৰাৰ সলনি তামোলপুৰৰ নীলুৱে এতিয়া ছাগলী পালনেৰে উপাৰ্জন কৰিছে বছৰি 8-10 লাখ টকা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বৰ্তমান চৰকাৰী চাকৰিৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত বহু শিক্ষিত যুৱক যুৱতীয়ে হতাশাত দিন কটাইছে যদিও তামোলপুৰ জিলাৰ বগৰীখুটি অঞ্চলৰ নীলু চৰকাৰ নামৰ এজন শিক্ষিত যুৱকে দেখুৱাইছে এক ব্যতিক্ৰমী পথ। চাকৰিৰ পিছত দৌৰি 10 বছৰ অৱবত নষ্ট নকৰি নীলু চৰকাৰে নিজৰ ভূমি তথা প্ৰাকৃতিক পৰিৱেশক মূলধন হিচাপে লৈ আৰম্ভ কৰা ছাগলী পালনৰ ব্যৱসায়ীয়ে এতিয়া তেওঁৰ জীৱনলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। প্ৰায় 10 বছৰ পূৰ্বে এক সপোন বুকুত বান্ধি অতি ক্ষুদ্ৰকৈ আৰম্ভ কৰা নীলুৰ এই ছাগলী ফাৰ্মখনত বৰ্তমান 400 অধিক উন্নত জাতৰ ছাগলী আছে। ঘাঁহ বনেৰে ভৰপূৰ অঞ্চলটোৰ প্ৰাকৃতিক সুযোগ গ্ৰহণ কৰি গঢ়ি তোলা এই ফাৰ্মখনে এতিয়া নীলু চৰকাৰৰ সপোনৰ নতুন ঠিকনা হৈ পৰিছে। কেৱল নিজৰ উপাৰ্জনৰ বাবে নহয় বৰঞ্চ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও নীলুৱে অঞ্চলটোৰ কেইবাজনো নিবনুৱা লোকক তেওঁৰ ফাৰ্মখনত সংস্থাপন দি স্বাৱলম্বী কৰি তুলিছে। উল্লেখ্য যে নীলুৰ ফাৰ্মৰ এই উন্নত মানৰ ছাগলীবোৰৰ চাহিদা কেৱল স্থানীয় বজাৰতে সীমাবদ্ধ নাথাকি এতিয়া বহিঃৰাজ্যলৈও সম্প্ৰসাৰিত হৈছে। জানিব পৰা মতে সকলো খৰচ বাদ দি বৰ্তমান নীলুৱে এই ফাৰ্মখনৰ পৰা বছৰি প্ৰায় 8-10 লাখ টকা উপাৰ্জন কৰি এজন সফল কৃষি উদ্যমী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চৰকাৰী সাহায্য বা ঋণৰ মুখলৈ চাই নাথাকি নিজৰ বাহুবলৰে সমাজত এক অনন্য পৰিচয় সৃষ্টি কৰে নীলু চৰকাৰৰ এই একক প্ৰচেষ্টা। এতিয়া সমগ্ৰ তামোলপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষিপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নীলুৰ এই সফলতাই প্ৰমাণ কৰি দিছে যে দৃঢ় ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম থাকিলে নিজৰ ঘৰতে থাকিও অসমৰ মাটি আৰু বতাহৰ সহায়ত আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো সম্ভৱ।
1: নেপালত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলিলে তামোলপুৰ জিলাৰ 5 গৰাকী খেলুৱৈ। এই বিষয়ে অধিক জানক আমাৰ সংবাদদাতাৰ পৰা।
2: অলপতে নেপালত অনুষ্ঠিত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ময়ূৰ কাপ 2026 কাৰাটে প্ৰতিযোগিতাত পদক বুটলি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যৰ 5 গৰাকী মেধাৱী সন্তানে। কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত তামোলপুৰ জিলাৰ বৃহত্তৰ নাগৰিজুলী অঞ্চলৰ জ্যোতিৰ্ময় দাসে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে উত্তম কলিতা আৰু ভিকু দাসে ৰূপৰ পদক তথা দীপ দাস আৰু অনুপ কলিতাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঈৰ্ষণীয় সফলতাত বৰ্তমান সমগ্ৰ তামোলপুৰ জিলাতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ক্ৰীড়াবিদৰ দলটো নেপালৰ পৰা ঘূৰি আহি নিজ জিলাৰ ৰতিবাৰী স্থিত স্বগৃহত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক এক উষ্ম আদৰণি জনোৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাসে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত খেলুৱৈসকলক ফুলাম গামোচা আৰু মানপত্ৰেৰে আনুষ্ঠানিকভাৱে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। ক্ৰীড়াৰ ক্ষেত্ৰত পিছপৰা গ্ৰাম্য অঞ্চলটোৰ যুৱকসকলৰ এনে অভূতপূৰ্ব সাফল্যৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে অতি সীমিত সা সুবিধা আৰু প্ৰত্যাহ্বানৰ মাজতো গ্ৰাম্য অঞ্চলৰ যুৱকসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত দেশক প্ৰতিনিধিত্ব কৰি যি পাৰদৰ্শিতা

0: দেখুৱাইছে, ই সমগ্ৰ ৰাইজৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সঁচাকৈয়ে প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক। তেওঁ লগতে দৃঢ়তাৰে প্ৰকাশ কৰে যে অনাগত দিনত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনে অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ লগতে এই প্ৰতিভাশালী খেলুৱৈসকলক ভৱিষ্যতে আৰু অধিক আগুৱাই যাবলৈ সকলো ধৰণৰ চৰকাৰী সহায় সহযোগিতা তথা উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হ'ব।
1: তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ উন্নয়নৰ বাবে জিলা প্ৰশাসন আৰু এছ এছ বিৰ যৌথ উদ্যোগ, এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: তামোলপুৰ জিলা ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু স্থানীয় সমস্যা সমাধানৰ বাবে তামোলপুৰ জিলা প্ৰশাসনে চলিত মাহত এক গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু 64 নম্বৰ বাহিনী এছ এছ বিৰ মাজত সীমান্ত অঞ্চলৰ উন্নয়নক লৈ এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত সীমান্তৰ দুৰ্গম গাঁওসমূহৰ আন্তঃগাঁথনিৰ বিকাশ, খোৱাপানীৰ সুব্যৱস্থা কৰা আৰু স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগসমূহ প্ৰশাসনীয়ভাৱে ক্ষিপ্ৰতাৰে সমাধান কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সীমান্ত সুৰক্ষাৰ সমান্তৰালভাৱে জনকল্যাণ আৰু চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ বাবে লোৱা এই যৌথ উদ্যোগে সীমান্তবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
1: সদ্যঘোষিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তামোলপুৰ জিলাৰ শিক্ষাখণ্ডৰ এক উল্লেখনীয় চৰকাৰী সফলতা পোহৰলৈ আহিছে। জিলাখনৰ নাগৰিজুলিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে এইবেলি দুয়োটা পৰীক্ষাতে 100% উত্তীৰ্ণৰ হাৰেৰে এক ব্যতিক্ৰমী সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে চৰকাৰীভাৱে পৰিচালিত এই আৱাসিক বিদ্যালয়খনে সমাজৰ পিছপৰা তথা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ মানদণ্ডসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। বিদ্যালয়খনৰ ছাত্ৰীসকলৰ এই সৰ্বাত্মক সফলতাই এতিয়া সমগ্ৰ জিলাখনতে আনন্দৰ জোৱাৰ তুলিছে। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজে এই সফলতাক চৰকাৰী শিক্ষা ব্যৱস্থাৰ এক ইতিবাচক খোজ হিচাপে অভিহিত কৰিছে। আজিলৈ জিলাৰ ৰেহৰ প্ৰতিমানি, কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ শুনিলে, আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল তামোলপুৰ জিলাৰ আমাৰ সংবাদদাতা নয়নজ্যোতি দাস।
3: তেওঁ কৈছিলে চাচা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
4: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
5: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী, মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
4: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে আপোনাৰ প্ৰিয় গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত, 03612661876 আৰু 9435405222। আপোনালোকে আমালৈ ফোন কৰক, আমি চেষ্টা কৰিম আপোনালোকৰ প্ৰিয় গীতটি শুনাবৰ বাবে। তেনেহ'লে আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আমাৰ আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। আহক তেওঁৰ সৈতে কথা পাতোঁ। হেল্ল'
1: হাই বাইদেউ, নমস্কাৰ।
0: অঁ নমস্কাৰ, ক'ৰ পৰা কৈছে আপুনি, কোনে কৈছে?
1: মই দৰং জিলাৰ পৰা ক'লোঁ, নিতানন্দ ডেকা।
0: হয়, ভালে আছে আপুনি?
1: ভাল ভাল, আপোনালোকৰ ভালেই চাগে।
0: হয়, কওকচোন আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: কলৰে পাততে কাউৰী পৰে, খগেন মহন্তদেৱৰ।
0: হয়, আপুনি আমাৰ অনুষ্ঠান নিয়মীয়াভাৱেই শুনে?
1: হয় হয়, নিশ্চয় শুনো।
0: হয়,
1: আপোনাৰ বন্দে মাতৰমলৈকে শুনো আৰু শেষলৈকে শুনো বাৰু।
0: হয়, ৰাতিপুৱাৰ পৰা শুনে?
1: হয়, ৰাতিপুৱাৰ পৰা একদম মানে জয় হিন্দ।
0: হয় হয়,
1: তালৈকে প্ৰায় শুনো।
0: হয়, ধন্যবাদ। আৰু আপোনাৰ আপুনি অনুৰোধ কৰা গীতটি আমি পাইছোঁ, খগেন মহন্তৰ কণ্ঠৰ গীতটি বজাইছোঁ আপোনাৰ বাবে, ধন্যবাদ।
1: হয়, এই মুহূৰ্তত মোৰ মানে খুব ৰেডিঅ' প্ৰেমী দুগৰাকী আছে, মানে শ্ৰদ্ধাৰ দিলীপ ডেকা ডাঙৰীয়া, দিনেশ শৰ্মা ডাঙৰীয়া আৰু কৃষ্ণা ডেকা, এই এওঁলোকলৈকে মই গীতটি উপহাৰ হিচাপে দান কৰিছোঁ।
0: হয়, ধন্যবাদ জনাইছোঁ, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটি বজাইছোঁ আপোনালোকৰ বাবে।
1: ধন্যবাদ।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: হয়, হেল্ল' নমস্কাৰ বাইদেউ।
0: হয় নমস্কাৰ, আপুনি কোনে কৈছে?
1: মই অমল বসুমতাৰী।

0: ৰঙাপাৰাৰ পৰা
1: হয় কি কৰি আছে আপুনি এতিয়া
0: বাইদেউ কেনে আছে মইতো এতিয়া আমাৰ আজি চাহপাত ছিঙিছে চাহপাত বাগানত কামতে লাগি থাকিব লাগিব আজি
1: অঁ বাগান আছে আপোনাৰ
0: হয় হয় হয় চাহৰ বাগান আছে
1: হয় আৰু
0: মানে পাতবিলাক কঢ়িয়াব লাগিব আৰু পাত ছিঙা সকললৈ পানী চাহ সেইবিলাক যোগান ধৰিব লাগিব
1: হয় বৰ ভাল লাগে চাগে ন সেউজীয়া
0: মানে এনেকৈ মানে কাম কৰি কৰি ৰেডিঅ' শুনিবলৈ বহুত ভাল লাগে বাইদেউ
1: হয় হয় মই বুজিছোঁ আৰু কওকচোন আজি আপোনাক কি কি শুনিব বিচাৰিছে
0: আজিতো মই হিৰো হিন্দুস্তানী চিনেমাখনৰ পৰা এটা গীত শুনিব বিচাৰোঁ চান্দ নজৰ আ গয়া এই গীতটো শুনাই দিলে খুব ভাল পাম
1: হয় চান্দ নজৰ আ গয়া অলকা ইয়াগনিক আৰু সোনু নিগমে গাইছে
0: সোনু নিগম হয় হয়
1: হয়
0: সকলোকে মানে ঈদৰ মোবাৰক জাছিলোঁ সকলোকে
1: হয় ধন্যবাদ
0: আৰু মই এই গানটো উৎসৰ্গ কৰিব বিচাৰিছোঁ প্ৰথমতে আছে কিতাব আলী হাজিৰা বেগম
1: হয়
0: কাছিম আলী চেলেম আলী মাধৱী নাথ আৰু মোৰ ভণ্টি কেইজনমান আছে গোলপাৰাৰ পৰা আমাৰ ভণ্টি কাঞ্চন হাজং প্ৰিয়ংকা শৰ্মা আৰু সোণমণি কলিতা এখেতলৈ আৰু অঞ্জলি বসুমতাৰী আৰু মইনা কলিতা অমিয়া দৈমাৰী আৰু সকলো আমাৰ শুনি থকা সকলোলৈকে আৰু বিভিন্ন অনুষ্ঠান শুনে আকাশবাণী গুৱাহাটীৰ পৰা যিটো প্ৰচাৰিত হোৱা দীপিভাৰতী হওক যি প্ৰাগজ্যোতি তেজপুৰ হওক সকলোৰে অনুষ্ঠান আমি শুনো
1: গুৱাহাটীৰ
0: পৰা অহা
1: ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকেইগৰাকীলৈকে আৰু আপুনি যিটো গীত অনুৰোধ কৰিছে হিৰো হিন্দুস্তানী ছবিৰ সোনু নিগম অলকা ইয়াগনিক আৰু সংগীতসকলৰ কণ্ঠৰ সেই গীতটি বজাইছে ধন্যবাদ
0: ধন্যবাদ বাইদেউ

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: শ্ৰোতাসকলে শুনি আছে লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটি। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ, তেখেতৰ সৈতে কথা পাতোঁ।

0: हेलो
1: নমস্কার
0: নমস্কার
1: মই দিনেশ শৰ্মাই কৈছোঁ যোৱা জাতি দৰকাৰ
0: হয় কওক কি খবৰ আপোনাৰ ভাল
1: মই জয়ন্ত হাজৰিকাৰ গীত উঠাই দিলোঁ
0: হয় জয়ন্ত হাজৰিকাৰ গীতটি শুনিবলৈ মানে আপুনি সাজু হৈ আছে
1: সাজু হৈ আছো হয় আপোনাৰ অনুষ্ঠান শুনি থাকোঁ ভাল ভাল লাগে বহুত ভাল লাগে নাটকবিলাকো নি ভাল লাগে
0: হয় মই সুধিছিলোঁ
1: আপোনাক ভাল লাগিছে উপন্যাস পাঠখনো শুনি ভাল লাগিছে ৰূপকে দিয়া
0: হয় হয় ধন্যবাদ আপুনি মানে গোটেইখিনি অনুষ্ঠানেই শুনে আমাৰ
1: শুনো শুনো এশযোগে শুনি থাকোঁ মোবাইলত
0: হয়
1: মই বৰ্তমানে ডি ডি জেগাত শিৱসাগৰ বাছ ষ্টেণ্ডত আছোঁ
0: হয় হয় অনুষ্ঠানত আপোনাৰ ফোন আমি প্ৰায় পাওঁ
1: আজিতে 91 বা কথা পাতিছোঁ কল্পতৰু অনুষ্ঠানটোত
0: কি ক'লে
1: কল্পতৰু ফোনিন কল্পতৰু অনুষ্ঠানটোত 91 বা কথা পাতিছিল আজিলৈকে
0: আপুনি মানে হিচাপ কৰি থৈছে নেকি
1: হিচাপ কৰি থৈছোঁ হয়
0: যিয়ে নহওক তাৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু আগলৈ আমালৈ ফোন কৰিব আপুনি জয়ন্ত হাজৰিকাৰ গীত এটি শুনিম বুলি কৈছিলে কওক
1: বিকাশ দাস তাৰপৰা নিতান্ত ডেকা দীপালী ডেকা পোপাল ডেকা মন্টু বৰুৱা অদৰা নীলপল দৰা অসমবাসীৰ লগতে আপোনাক
0: হয় ধন্যবাদ আৰু জয়ন্ত হাজৰিকাৰ এটি গীত শুনাইছোঁ নিবিড় বনে যে গীতটি শুনকচোন দেই
1: ধন্যবাদ ধন্যবাদ হয়

0: হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: অঁ নমস্কাৰ, কওকচোন আপুনি কোনে কৈছে?
1: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই চাৰগাঁও পানীখেতিৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব বিচাৰিছে আপুনি আজি?
1: আপোনাৰ কুচ কুচ হতাহে বলছিলখনৰ যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয়, কুচ কুচ হতাহে ছবিখনৰ এটি গীত, ঠিক আছে, আমাৰ ওচৰত আছে। আৰু কওকচোন আপুনি কি কৰ্মৰ লগত জড়িত?
1: মোৰ এখন দোকান আছে, মই দোকানৰ ওপৰতে নিৰ্ভৰ কৰি মানে ঘৰখন চলাই আছো। তাৰোপৰি আমাৰ খেতি আছে, খেতি পথাৰৰ লগতো মানে আজিৰ সময়ত মানে ভাগ ল'ম।
0: হয়,
1: তেনেকৈ চলি আছো বাইদেউ।
0: হয়, আৰু তাৰ মাজতে আপুনি আমাৰ অনুষ্ঠানসমূহ শুনি থাকে ৰেডিঅ'ত?
1: হয়, মোৰ বহুত পুৰণি শ্ৰোতা, মই 7 বছৰ বয়সৰ পৰাই মই সম্পূৰ্ণকৈ ৰেডিঅ' শুনো আৰু ৰেডিঅ'ৰ পৰা মই সম্পূৰ্ণকৈ উপকৃত হৈছোঁ, বিশেষ কৰি বিদ্যাৰ্থী অনুষ্ঠানৰ পৰা।
0: হয়, ভাল লাগিল কথাখিনি জানি আপোনাৰ পৰা, যে আপুনি বিদ্যাৰ্থী অনুষ্ঠানৰ পৰা উপকৃত হৈ আপুনি সকলো অনুষ্ঠানেই শুনে।
1: যিহেতু আপোনাৰ কৃষি কৃষি বিভাগৰ যেতিয়া আপোনালোকে প্ৰচাৰ কৰে,
0: হয়,
1: তাৰ পৰাও মই বহুত উপকৃত হৈছোঁ। জ্ঞান বিজ্ঞান উপৰি আপোনালোকৰ আকাশবাণী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা
0: হয়
1: মই বহুত লাভৱান হৈছোঁ আৰু বহুত কথা নজনা কথা মই শিকিব পাৰিছোঁ।
0: হয় হয়, ধন্যবাদ। তেনেহ'লে আহক, আপোনাৰ প্ৰিয় পচন্দৰ গীতটি শুনো
1: বাইদেউ।
0: হয় কওক।
1: নাম ল'ব বিচাৰিছিলোঁ।
0: হয় হয় কওক।
1: মোৰ লগত এই মুহূৰ্তত আছে বিশ্বজিৎ বিশ্বাস, ধনমণি ৰাজবংশী আৰু বিক্ৰম বিশ্বাস, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ। হয়, চানমাৰী ৰূপালী কলিতা, হাজোৰা বেগম, দীপিকা আহমেদ, মাধৱী নাথ, সন্মানীয় দক্ষ চহৰীয়া, সন্মানীয় ইমৰান হুছেইন মিণ্টু ডাৱৰীয়া, দীপিকা চালয়, মইনা দাস, দীপালী দাস, কোনমণি কলিতা আৰু
0: হ'ব, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ, কুচ কুচ হোতা হেৰ ছবিখনৰ পৰা উদিত নাৰায়ণ, অলকা য়াগনিক আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: শ্ৰোতাসকলে শুনি আছে কল্পতৰু অনুষ্ঠানটি আৰু এগৰাকী শ্ৰোতাৰ সৈতে আমি সংযুক্ত হৈছোঁ আমাৰ অনুষ্ঠান সামৰাৰ সময়ো হৈছে হেল্ল'
5: হেল্ল'
4: হয় কওকচোন আপুনি ক'ৰ পৰা কৈছে
5: মই হাতগাঁৱৰ পৰা সুচিতা আহমেদে কৈছিলোঁ
4: হয় আমাৰ হাতত সময় কম আপুনি কওকচোন কোনটো গীত শুনিব বিচাৰিছে
5: মই জুবিন দাৰ যিকোনো গীত শুনিব বিচাৰিছোঁ
4: হয় ধন্যবাদ আপুনি ফোন কৰাৰ বাবে জুবিন গাৰ্গৰ এটি গীত মই আপোনাৰ বাবে শুনাইছোঁ

ৰুমাল গীতটি। আৰু আমাৰ আচলতে অনুষ্ঠান সামৰাৰ সময় হৈছে, এই গীতটিৰেই আমি আজিৰ অনুষ্ঠানৰ পৰা, মই মিতালী বৰবৰাই বিদায় ল'ম। আৰু হয় ধন্যবাদ, আগলৈও ফোন কৰি থাকিব। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনাইছোঁ আৰু এই গীতটিৰ লগে লগেই আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই মিতালীয়ে বিদায় ল'ম। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা অস্মিতা ভাগৱতীক আৰু লগতে নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যত থকা সকলোকো। তেনেহ'লে আহক শেষৰ গীতটি শুনো জুবিন গাৰ্গৰ কণ্ঠত।

লাইভ ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ এটি বড়োগীত উপানী বসুমতাৰীৰ কণ্ঠত।

এটি ঘোষণা আজি দিনৰ 11:30 বজাত শুনিবলৈ পাব। বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস উপলক্ষে এটি বিশেষ কথোপকথন। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অনামিকা অধিকাৰী। আঁত ধৰিব স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী ত্ৰিদিশা বৰাৰ। শুনিবলৈ নাপাহৰিব আজি দিনৰ 11:30 বজাত। শ্রোতাসকলে।

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 8 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাস এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 8.31 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 8 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমানৰ চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। সিয়াতে কৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে।
2: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
1: শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহত পুৱাৰ ভাগতে ভালেসংখ্যক লোকে সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পৰম্পৰাগত পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰীতি, সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰী আচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰাত্মা ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰৰ পৰা প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক

0: 약간의 যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চৌকবজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত বিশিষ্ট সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, নিখিল শৰ্মা, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব অংশু ঝাই।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জ্যোতিষাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো ঋতুস্ৰাৱ স্বাস্থ্য দিৱস সম্পৰ্কীয় এটি আলোচনা।
1: নমস্কাৰ সমূহ শ্ৰোতাকে, আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। আজি 28 মে', সমগ্ৰ বিশ্বতে 28 মে'ৰ দিনটো ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা মেনষ্ট্ৰুৱেল হাইজিন ডে হিচাপে পালন কৰি অহা হৈছে। ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত ল'ব লগা সাৱধানতা আৰু এই বিষয়ে বিভিন্ন দিশ সামৰি আজিৰ এই আলোচনা আমি আগবঢ়াইছো। প্ৰশ্ৰোতা, এই অনুষ্ঠানলৈ আমি সময় ব্যক্তি হিচাপে আজি আমন্ত্ৰণ জনাই আনিছো মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা প্ৰকল্প আদৃতিৰ সমন্বয়ক অনামিকা অধিকাৰীক। বাইদেউ, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: ধন্যবাদ স্নেহা। আজি মোৰে সৌভাগ্য বুলি ক'ম যে আজি আমি এই বিশেষ দিনটোৰ বিষয়ে কথা পাতিব লৈছোঁ। পিৰিয়ডছৰ বিষয়ে, মাহেকীয়াৰ বিষয়ে সাধাৰণতে আমি কথা নাপাতোঁ বা কথা পাতিলেও আলোচনা নহয়, আৰু আলোচনা হয় যদিও একদম মুকা কিবা যেন আমি
3: মনে মনে
2: মনে কথা পাতি কথা পাতোঁ। চ' মই ভাল লাগিছে যে অল ইণ্ডিয়া ৰেডিঅ'ই এই দিনটো বাছি লৈছে আৰু মোক ইয়াত অনাৰ বাবে ধন্যবাদ। চ' আশা ৰাখিছোঁ যে আমাৰ এই যিখিনি আমি ডিছকাশ্যন কৰিম চ' সেইটো যাতে ফলপ্ৰসূ হ'ব তাৰে কামনাৰে।
1: নিশ্চয়কৈ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো সম্পৰ্কে আমি আজি কথা পাতিম। প্ৰথমে আমি জানিব বিচাৰিছোঁ ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা মেনষ্ট্ৰুৱেল হাইজিন ডে, এই দিনটোৰ তাৎপৰ্য সম্পৰ্কে জনাবচোন। আৰু লগতে আমি জানিব বিচাৰিছোঁ যে 28 মে' দিনটো এই দিৱসটোৰ বাবে কিয় বাছি লোৱা হ'ল।
2: হয়, প্ৰথমে মই 28 মে'ৰ কথা কৈ লওঁ। আমি জানো যে যোনটো আমাৰ ঋতুচক্ৰ হয়, চ' সেই চক্ৰটো আমাৰ সাধাৰণতে এভাৰেজ হিচাপত 28 দিনীয়া হয়। সেইটো অৱশ্যে মানুহ ভিন্নে হ'ব পাৰে, বিভিন্ন হ'ব পাৰে, কিন্তু আমি যদি চাওঁ 28 দিনীয়া এভাৰেজ, চ' সেই তাৰ পৰা আমি 28 আৰু মে' যদি চাওঁ এইটো হৈছে আমাৰ 5ম মাহ যোনটো মানে হয়। চ' আমাৰ যোনটো মেনষ্ট্ৰুৱেল ব্লিডিং হয় সেইটো সাধাৰণতে এভাৰেজত 5 দিনীয়া বুলি কোৱা হয়। চ' সেই এই দুটা তথ্যক লৈ NGO এটা আছিলে তোমাৰ ৱাশ্ব ইউনাইটেড বুলি, তাতে জাৰ্মান NGO হয়। চ' তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে 2013 চনত ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে এটা ইনিচিয়েটিভ ল'লে যে চেলিব্ৰেট কৰিব লাগে ৱৰ্ল্ডত বিশ্বত। চ' সেই লৈয়ে 2014 চনৰ পৰা এতিয়ালৈকে 28 মে' তাৰিখটো আমাৰ ৱৰ্ল্ড মেনষ্ট্ৰুৱেল ডে হিচাপে চেলিব্ৰেট কৰা হৈছে। আৰু তাৎপৰ্য বুলি ক'বলৈ হ'লে আমিতো এতিয়া যদি আমি ভালকৈ চাওঁ আমিতো চন্দ্ৰকো চুইছোঁ, কিন্তু আমি যদি এটা চিম্পল হেল্থৰ কথা যদি চাওঁ, মেনষ্ট্ৰুৱেশ্যনৰ যদি কথা কওঁ, পিৰিয়ডছৰ কথাত, কিন্তু মই ভাবোঁ আমি বহুত পিছ পৰি আছোঁ।
3: হয়,
2: চ' সেয়েহে ইয়াৰ যিখিনি এই দিনটোৰ প্ৰধান যদি আমি বৈশিষ্ট্য চাওঁ, তাৰে প্ৰথম

0: সেইটোৱে মাহেকীয়া হয়, সেইটোৱে মাহেকীয়া হয়। কিন্তু যদি আমি অভাৰঅল চাওঁ, সেইটো আমাৰ 28 দিনীয়া প্ৰক্ৰিয়া এটা। চ' তাৰে আমি মেনষ্ট্ৰুৱেল 5 দিনত যোনটো আমাৰ ব্লিডিং হয়, চ' সেইটো আমাৰ বহুত ক্ৰুচিয়েল হয়। চ' সেইবাবে আমি কিছুমান হেল্ডি হেবিটছ বুলি কয়, হেল্ডি মেনষ্ট্ৰুৱেল হেবিটছ ফ'ল' কৰিব লাগে। তাৰে একদম পোন প্ৰথমে মই ক'ব বিচাৰিছোঁ যে যোনটো আমাৰ সুখক বা এবজৰ্বেণ্ট যোনটো আমি ইউজ কৰোঁ, চ' সেইটো তোমাৰ শুকান আৰু লগতে তোমাৰ পৰিষ্কাৰ হ'ব লাগে। সাধাৰণতে আমি কমনলি যোনটো সুখক হিচাপে ইউজ কৰোঁ সেইটো হৈছে চেনিটৰী পেড। চ' সেই চেনিটৰী পেড বা আজিকালি তোমাৰ ওলাইছে মেনষ্ট্ৰুৱেল কাপ আৰু টেম্পনছ। চ' কিন্তু তাতে এটা কথা আছে তোমাৰ, আমি বেছিভাগে চেনিটৰী পেড ইউজ কৰোঁ যদিও এইটো দেখা পোৱা গৈছে, ৰিচাৰ্চ পেপাৰ্ছো আছে, আৰু আমিও নিজৰ ছাৰ্ভেত পাইছোঁ যে এতিয়াও কিন্তু ছোৱালীসকলে বা নাৰীসকলে কাপোৰ ব্যৱহাৰ এতিয়াও কৰি আহিছে। চ' এইটো যদি মই চাওঁ, কাপোৰ ব্যৱহাৰ কৰোঁতে চেনিটৰী পেড বা মেনষ্ট্ৰুৱেল কাপতকৈ আমি বেছি তোমাৰ প্ৰিকশ্যনছ ল'ব লাগে। হাঁ, ত' আৰু যদি চেনিটৰী পেডৰ কথা কওঁ, চেনিটৰী পেডটো সাধাৰণতে ইউনাইটেড নেশ্যনছে কয় যে মেক্সিমাম 6 ঘণ্টাৰ বাবেহে এটা চেনিটৰী পেড ব্যৱহাৰ কৰিব লাগে। আৰু যদি ব্লিডিং বেছি হয়, যেনেকৈ আমাৰ ফাৰ্ষ্ট 2 বা 3 ডেইজত আমাৰ ব্লিডিং বেছি হ'ব পাৰে, ত' তেনে ক্ষেত্ৰত আমি 3 বা 4 ঘণ্টাৰ মূৰে মূৰে এটা চেনিটৰী পেড চেঞ্জ কৰিব লাগে। আৰু কাপোৰৰ ক্ষেত্ৰত যদি মই তোমাক কওঁ, কাপোৰখিনি ব্যৱহাৰ হয় আমাৰ সকলোৱে, আমি এটা 50 টকীয়া বা 60 টকীয়া আমি এটা চেনিটৰী পেড কিনিব নোৱাৰিব পাৰোঁ। চ' সেইটো ক্ষেত্ৰত কাপোৰ যদি কোনোবাই ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমি কিছুমান নিয়ম পালন কৰিব লাগিব। পোন প্ৰথমে হৈছে যে কাপোৰ যোনটো ব্যৱহাৰ কৰা যায় সেইটো তোমাৰ চফা হ'ব লাগিব, পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ লগতে জড়িত কথা এইটো যে কাপোৰো পুনৰ মানে মেনষ্ট্ৰুৱেল চাইকেলত পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে। আৰু যোনটো কাপোৰ ব্যৱহাৰ কৰা যায় সেই কাপোৰটো সুন্দৰভাৱে পৰিষ্কাৰভাৱে পানীৰে চাবোনেৰে ধুই, আৰু মোষ্ট ইম্পৰ্টেণ্টলি তাক আমি সূৰ্যৰ পোহৰত তাক ড্ৰাই কৰিব লাগে। চ' আৰু যদি মই কওঁ তোমাক পৰিষ্কাৰ বা আমাৰ যোনখিনি মেনষ্ট্ৰুৱেল হেবিটছ, তাৰে এটা ইম্পৰ্টেণ্ট হেবিট হৈছে যে আমাৰ যিখিনি যৌনাংগ আছে, ফিমেল যৌনাংগৰ অংশ, সেইখিনি সদায় আমি শুকানভাৱে ৰাখিব লাগে আৰু চফা কৰি ৰাখিব লাগে। ইয়াত এটা কথা আছে যে আমাৰ যোনটো ফিমেল যোনটো জেনিটেলিয়া সেইটো কিন্তু আকৌ এটা নিজেই মানে চফা কৰিব পৰা নিজৰ আমাৰ অংগ
1: ব্যৱস্থা এটা
0: হয়, নিজৰে ব্যৱস্থা আছে। চ' তাৰ কাৰণে আমি কোনো কেমিকেল জাতীয় চাবোন বা এনেকুৱা ৱাশ্ব ইউজ কৰাটো প্ৰেফাৰ নহয়।
1: আজিকালি আমি দেখি থাকোঁ বিজ্ঞাপন ওলাইছে, বিভিন্ন ধৰণৰ চাবোন ওলাইছে বজাৰত, এইবোৰ ব্যৱহাৰ কৰাটো কিমানলৈকে ভাল?
0: চোৱা, যদি মই ভালকে চাওঁ, আমাৰ বডি যিহেতু কেপাচিটি নিজৰে আছে, হয়নে? চ' আমি বাহিৰৰ বস্তু কেলৈ ব্যৱহাৰ কৰিব লাগে? চকুৰ কাৰণেতো আমি কোনো একো কেমিকেলছ বা কেনেকুৱা চাবোনটোতো আমি ইউজ নকৰোঁ, চফা হৈ আছে চকু। ঠিক তেনেদৰে আমাৰ যোনটো যৌনাংগ আছে, চ' তাৰ নিজৰ pH মেইনটেইন কৰিব পৰা কেপাচিটি এটা আছে। চ' কেমিকেলছখিনি হয় চবেই ছেফ, বহুতে ছেফ বুলি কয়, যদিও ডক্টৰেও এইটো ৰেকমেণ্ড কৰে যে আমি সাধাৰণতে তেনেকুৱা কেমিকেলছ ইউজ নকৰাই ভাল। চ' আমি সুন্দৰভাৱে পৰিষ্কাৰ পানীৰে, চফা পানীৰে ধুলে আই থিংক দেট ইজ বেষ্ট সাধাৰণতে। আৰু হয় আমি শুকানভাৱে ৰাখিব লাগে তাক, যাতে তাত কোনো মইশ্চাৰ নাথাকে। আৰু আৰু এটা লাষ্ট যোনটো মই ইম্পৰ্টেণ্ট কথা ক'ম, সেইটো হৈছে যে ডিছপ'জেল। আমি চেনিটৰী পেড ইউজ কৰিলোঁ বা কাপোৰ ইউজ কৰিলোঁ, কিন্তু সেই সঠিকভাৱে আমি ইউজ কৰিলেই নহ'ব, সঠিকভাৱে পৰি বিকজ এনভাইৰনমেণ্টৰ কথাও আছে। চ' আমি তাক সজাগ হৈ পিনে ভালদৰে কাগজেৰে মেৰিয়াই তাক ডাষ্টবিনত পেলোৱাটো অত্যন্ত আৱশ্যকীয়,
1: যিহেতু বেক্টেৰিয়া তাত গঢ় ল'ব পাৰে, য'তে ত'তে পেলালে পৰিৱেশো দূষিত হয় আৰু লগতে নিশ্চয় বেমাৰ আজাৰৰ উৎসও হ'ব পাৰে।
0: একদম হয়, বিকজ তাৰ পৰা দেখা গৈছে বহুত কিছুমান আছে তোমাৰ জেগাত য'ত তোমাৰ এইটো দেখা গৈছে যে পুতি থয় বা তোমাৰ জ্বলাই দিয়ে। চ' তাৰ পৰা
1: জ্বলাই দিয়াটো বেয়া,
0: জ্বলাই দিয়াটো বেয়া, এয়াৰ পলিউশ্যন হয়, তোমাৰ বায়ু পৰিয়া হয়। পলিউশ্যনৰ এটা তোমাৰ যদি আমি এনভাইৰনমেণ্টেল দিশৰ পৰা চাওঁ, চ' এই ডিছপ'জেলেও কিন্তু মেক্সিমাম আমাৰ পলিউশ্যন কজ কৰে,
1: কৰা আৰু যিহেতু প্লাষ্টিকেই নিৰ্মিত বেছিভাগ সামগ্ৰী, গতিকে পৰিৱেশ দূষিত কৰাৰ নিশ্চয় সম্ভাৱনা আছে।
0: হয় হয়,
1: গতিকে আমি নিয়মৰ মাজেৰে গৈহে এই বস্তুবোৰ নিষ্কাশন কৰা উচিত।
0: হয়,
1: আমি এবাৰ জানিব বিচাৰিছোঁ যে ঋতুস্ৰাৱৰ সময়ছোৱাত ভালদৰে চাফ চিকুণতা যদি বৰ্তাই ৰখা নাযায়, তেতিয়াহ'লে বেমাৰ আজাৰ হোৱাৰ আশংকা আছে নেকি বা কেনেধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে?
0: চ' ইয়াত যদি মই ভালকৈ তোমাক যদি ক'ব লাগে,
1: আমি যোনটো দেখোঁ সেইটো হৈছে সাধাৰণতে আমাৰ যোনটো প্ৰব্লেমছ বুলি যোনটো কওঁ ইছ্যুজ, চ' ভালকৈ যদি আমি চাওঁ সেইটো আমি সকলোৱে কওঁ যে হেল্থ ইছ্যুজ থাকে। হয় কাৰেক্ট, আমি যদি যেনেকৈ ক'লোঁ যে আমি শুকানকৈ ৰাখিব লাগে যৌনাংগ, চ' যদি আমাৰ যেনেকৈ চেনিটৰী পেড বা ব্লিডিঙৰ সময়ত যদি আমি তোমাৰ যদি ড্ৰাইকৈ নাৰাখোঁ বা চেনিটৰী পেডটো যদি আমি দীঘলীয়া

0: রাখিলো, তেতিয়া আমাৰ কি হোৱা চান্সেছ থাকে যে আমাৰ ময়শ্চাৰ, তোমাৰ পানী যিহেতু ড্ৰাই কৰি ৰাখিব লাগে কিন্তু তাত আমাৰ ময়শ্চাৰ হয় আৰু আমাৰ নিচিনা জেগাত আমাৰ হিউমিডিটি বেছি, চ' আমাৰ মেক্সিমাম চান্সেছ থাকে যে সেই চেনিটেৰী পেডটোৰ পৰা বা সেই ইউজ চেনিটেৰী পেডটোৰ পৰা যিহেতু ময়শ্চাৰ থাকে তাত আমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া ফাংগাছ তো তেনেকুৱা গ্ৰ' হ'ব পাৰে। চ' তেনেকে হেলথ ইছ্যু বুলি ক'লে তোমাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বহুত কমন, আৰু আজিকালি যদি তুমি চোৱা বহুতো সৰু ছোৱালীৰ মাজত, ছোৱালী বুলি মই নকওঁ, তোমাৰ বহুতো নাৰীৰ মাজত ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বাঢ়ি গৈছে আৰু লগতে তোমাৰ ফাংগাল ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে। তাৰোপৰি তোমাৰ
1: ইউটেৰাছৰ কেঞ্চাৰো বাঢ়িছে নহয় জানো?
0: হয় হয়, এইবোৰ তোমাৰ ডিৰেক্টলি ষ্টাডিজে কয় যে কাৰ্চিনোমা যোনটো মানে কেঞ্চাৰ, চৰি, ইউটেৰাছৰ কেঞ্চাৰ বা তোমাৰ ৰিপ্ৰডাক্টিভ যোনটো পাৰ্টছৰ কেঞ্চাৰ ইয়াৰ কাৰণ হ'ব পাৰে। এইটো হৈছে হেলথ ইছ্যু। কিন্তু মই তোমাক আৰু এটা দিশৰ কথা ক'ব পাৰোঁ, হৈছে ইমোশ্যনেল দিশ। এংজাইটি হয় বহুতে এইটো নৰ্মেল বুলি কয়, মেনষ্ট্ৰুৱেল ক্ৰেম্পছ অলপ হয় যিহেতু ইউটেৰাছৰ লাইনিংটো ভাঙি আহে, চ' ক্ৰেম্পছ বুলি কয়। কিন্তু এই যিখিনি আমাৰ ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে বুলি ক'লো, তাৰ লগত আমাৰ ইনফেকশ্যনৰ লগত ৰেচেছ হয়, খজুৱতি বাঢ়ে হয়, ইচিং হ'ব পাৰে। চ' সেইবোৰৰ কাৰণে মই ভাবোঁ যে এই হেলথ ইছ্যুজবোৰে এজনী ছোৱালীৰ মেণ্টেলিটি বা এজনী ছোৱালীক ইম'চনেলি উইক কৰি দিব পাৰে, কিয়নো সেই ছোৱালীজনীয়ে এটা মানসিক চাপ পাব, তাৰ উপৰি তোমাৰ যিখিনি মনৰ এটা উদ্বেগতা সেইটো বাঢ়ি যাব, তাৰ লগত আই বিলিভ কি তেওঁলোকৰ হীনমন্যতাটো ভুগিব পাৰে। চ' এই তোমাৰ যিটো প্ৰব্লেমৰ কথা সুধিলা, আই বিলিভ যে হেলথ ইছ্যু হয় কাৰেক্ট, তাৰ লগতে কিন্তু ইম'চনেল আৰু মেণ্টেল হেলথো এফেক্ট হ'ব পাৰে ছোৱালী এজনী।
1: গতিকে সম্পূৰ্ণভাৱে সুস্থ হৈ থাকিবলৈ, মনটো ভালে ৰাখিবলৈ আমি কেনেকৈ থাকিব লাগে?
0: অৱশ্যে চোৱা, মেনষ্ট্ৰুৱেশ্যন ইজ এ ভেৰি নৰ্মেল প্ৰচেছ, এটা বায়'লজিকেল প্ৰচেছ। আমাৰ যদি জ্বৰ হয় আমি লাজ নকৰোঁ ক'বলৈ, কিন্তু আমি মেনষ্ট্ৰুৱেশ্যন চামহাওটো যদি আমাৰ পিৰিয়ডছ হৈ আছে আমাৰ সেইটো ক'বলৈ লাজ লাগে, ঘৰৰ মানুহক ক'বলৈ লাজ লাগে। আৰু এটা আমাৰ অসমীয়া সমাজত কথা আছে, মেনষ্ট্ৰুৱেশ্যন বুলি ক'লে আমি অসুবিধা বুলি কওঁ, সেইটো মোৰ শব্দটো মোৰ বৰ বেয়া লাগে,
1: কিবা যেন বৰ লেতেৰা কিবা বিষয়,
0: এক্সেক্টলি অসুবিধা কেনেকে হ'ব পাৰে? সেইটো মই বিশ্বাস কৰোঁ যে মেনষ্ট্ৰুৱেশ্যন ইজ ছুপাৰ পাৱাৰ, আমাক ছুপাৰ পাৱাৰ দি আছে। আৰু যদি আমি ভালকে চাওঁ, গোটেই যদি আমি লাইফ এটা ক্ৰিয়েশ্যন কৰাৰ আমাৰ এটা উমেনৰ কেপাচিটি থাকে, চ' সেই কেপাচিটিটো আই বিলিভ কি মেনষ্ট্ৰুৱেশ্যন ইজ এ ছুপাৰ পাৱাৰ যোনটো ভগৱানে দিছে। চ' তুমি সুধিছিলা যে ভাল সুস্থ কেনেকৈ,
1: বিভিন্ন হৈ থাকিবলৈ আমি কি কৰিব লাগিব?
0: চ' ইয়াৰ লগতে মই এইটো কওঁ যে ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে যোনটো থিম হয় সেইটো কিন্তু হৈছে যে টুগেডাৰ ফৰ আ পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড। চ' তাতেই আছে বুলি মই ভাবোঁ, কেনেকৈ থাকিব পাৰোঁ আমি যদি পিৰিয়ডটো অসুবিধা বুলি নকয়, এটা একদম চিম্পল নৰ্মেল প্ৰচেছ যোনটো মান্থলি হয়, তেনেকে যদি আমাৰ মাইণ্ডটোক আমি বনাব পাৰোঁ, এটা মাইণ্ডছেট যদি আমি সেইটো লৈ থাকিব পাৰোঁ, এটা পজিটিভিটি, পিৰিয়ড নেগেটিভ নহয় বৰঞ্চ পিৰিয়ড এটা পজিটিভ এছপেক্ট, সেইটো যদি আমি নিজৰ মাইণ্ডত বহুৱাব পাৰোঁ, আই থিংক সেইটোত আমি একদম সুন্দৰভাৱে আমাৰ মনটো ভাল লাগি থাকিব। পিৰিয়ডছ হৈছে একো ডাঙৰ কথা নহয়, পিৰিয়ডছ হৈছে আই এম হেলদি, সেইকাৰণে মোৰ পিৰিয়ডছ হৈ আছে। আৰু আৰু মই এইটোও বিলিভ কৰোঁ যে হয় আমাৰ কিছুমান আমি অকণমান ইছ্যুজ কিছুমান আমি চাফাৰ কৰোঁ, কিছুমানে কাৰোবাৰ পেটৰ বিষ বেছি হয়, কিন্তু সেইখিনি যদি আমাৰ মাইণ্ডত এটা পজিটিভ এছপেক্ট থাকে, চ' আৰু যদি আমি ফ্ৰেণ্ডছ বা আমি আমাৰ পৰিয়ালৰ লোকে যদি আমাক ছাপৰ্ট কৰে, আই থিংক দেট ইজ এ ভেৰি পজিটিভ ইছ্যু, আৰু আমাৰ মাইণ্ডটো এনেই ভাল হৈ থাকিব যদি আমি নিজেই পজিটিভ, ৱৰ্ল্ডখনক যদি আমি পজিটিভ দেখোঁ, আমাৰ এনভাইৰনমেণ্টটো, তো আই থিংক দেট ইজ এন এক্সিলেণ্ট অপশ্যন,
1: সাধাৰণভাৱে গ্ৰহণ কৰিব লাগে।
0: এক্সেক্টলি,
1: তেতিয়া আমাৰ গা মন ভালে থাকিব।
0: হয়
1: হয়, আমি উন্নত বিষয়লৈ আহিছোঁ। 10-12 বছৰ বয়সৰ পৰা মাহেকীয়া আৰম্ভ হোৱা দেখা যায় আৰু নাইবা আজিকালি 6-7 বছৰ বয়সৰ পৰা হোৱাও দেখা যায়। গতিকে এই কণ কণ ছোৱালীবোৰক বা কিশোৰীসকলক ঋতুস্ৰাৱ সম্পৰ্কে সজাগ কৰি তোলাটো কিমান প্ৰয়োজনীয়, তেওঁলোকক মানসিকভাৱে আমি কিদৰে প্ৰস্তুত কৰি তুলিব পাৰোঁ আৰু এই ক্ষেত্ৰত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা কেনেধৰণৰ হ'ব পাৰে?
0: মোৰ এই প্ৰশ্নটো বহুত ভাল লাগে। ভাল কিয় লাগে বিকজ তুমি সুধিছা কণ কণ কিশোৰীসকলক, মোৰ একদম দৃঢ় বিশ্বাস যে একদম কণ কণ বয়সত যেতিয়া এটা নলেজ দিয়া যায় তেওঁলোকৰ মাইণ্ডটো এতিয়াও একদম সৰল, এতিয়াও তেওঁলোকে ঋতুস্ৰাৱৰ বিষয়ে তেওঁলোকৰ ধাৰণা একো নাই মানে, চ' আই বিলিভ যে এইটো একদম বেষ্ট টাইম দিবলৈ, কিয়নো তেওঁলোকৰ মাইণ্ডটোক আমি ধুনীয়াকে কিন্তু মোল্ড কৰিব পাৰোঁ, যেনেকে মাটিৰ বাচন এটা মোল্ড কৰা যায়, তেওঁলোকক

0: সেইটো একদম সঠিক জ্ঞান, বায়োলজিকেলি চাইণ্টিফিকেলি কি হয় সেইটো কোৱাত মই বিশ্বাস কৰোঁ যে একদম কম বয়সতে ক'ব লাগে, কম বয়স হয় তাৰ এজ এপ্ৰপ্ৰিয়েট হ'ব লাগে। যেনেকে দেখা গৈছে যে ক্লাছ ফাইভ ছিক্সত ল'ৰা আৰু ছোৱালী উমৈহতীয়াকে কিন্তু জ্ঞান দিয়াটো, সঠিক জ্ঞান দিয়াটো, চাইণ্টিফিকেলি জ্ঞান দিয়াটো বহুত প্ৰয়োজনীয় বুলি ভাবোঁ।
1: হয়, সাধাৰণতে ল'ৰাবোৰক বা পুৰুষসকলক এই ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখা হয়, কিন্তু এওঁলোককো সমানে এই ক্ষেত্ৰত শিক্ষা দিয়াটো জৰুৰী।
0: হয়, আৰু মই এইটো বিশ্বাস কৰোঁ যে এইবোৰ সজাগতা কৰা বা কিছুমান যদি এনেকুৱা মেনষ্ট্ৰুৱেল ক্লাছেছো লোৱা যায়, চ' মোৰ বিশ্বাস যে যদি আমি মিক্সড জেণ্ডাৰ ক্লাছেছ ল'ৰা আৰু ছোৱালী যদি আমি একেলগে ক্লাছ এটা কৰাব পাৰোঁ, সেইটোত আই থিংক তেওঁলোকে নিজে বুজিব যে এইটো একো বেয়া কথা নহয় বা এইটো কোনো লাজ লগা কথা নহয়। চ' তেওঁলোকে ইমান সৰু ল'ৰা ছোৱালীক যদি আমি এনেকৈ শিকাব পাৰোঁ, আই থিংক আমি বেছি ফ্ৰুটফুল হ'ম পিছলৈ গৈ, বিকজ তেওঁলোকে বুজিয়েই নাপায়, তেওঁলোকৰ মনত এতিয়া অহা নাই যিটো বেয়া বস্তু, লাজ লগা বস্তু বা এইটো তোমাৰ এইটো কৰিব নাপায় নালাগে, এই দিশলৈ তেওঁলোক অহাই নাই। চ' তোমাৰ মই যদি বেষ্ট টাইম যদি কওঁ, সেইটো হৈছে ক্লাছ ফাইভ মানৰ পৰা আই থিংক একদম নলেজটো দিব লাগে। আৰু তুমি সুধিছিলা যে ঘৰ আৰু
1: বিদ্যালয়,
0: সৰুতে দেখা যায় আমাৰো আছিলে যে মেমহঁতে যি কয় ছাৰহঁতে যি কয় সেইটো একদম কাৰেক্ট, সেইটো লাগিলে মা দেউতাই যিয়ে নকওঁ সেইটো কৰে। চ' মই বিশ্বাস কৰোঁ যে টিচাৰ্ছসকলৰ, স্কুলৰ টিচাৰ্ছসকলৰ বহুত কিন্তু একদম গুৰুত্বপূৰ্ণ দায়িত্ব এটা আছে, বিকজ তেওঁলোকে যিখিনি কয় আমাৰ ল'ৰা ছোৱালীয়ে সেইখিনি কথা শুনে। চ' টিচাৰ্ছখিনিয়ে যদি ষ্টুডেণ্টছখিনিক ৰাইট দিশে যদি লৈ যাব পাৰে এই বিষয়ে, চ' আই থিংক স্কুলছ এটা বেষ্ট অপশ্যন য'ৰ পৰা আমি সঠিক নলেজটো বিয়পাব পাৰোঁ। আৰু হয় ঘৰত, ঘৰত যদি এটা পজিটিভ মা দেউতা, সাধাৰণতে আমাৰ দেখা যায় যে মায়েও কথাবোৰ নকয় বা বিকজ মই নিজে স্কুলত গৈ পাইছোঁ যে মই সুধিছিলোঁ যে তোমালোকৰ যেতিয়া পিৰিয়ডছ হৈছিলে তোমালোকক মায়ে কৈছিলে নেকি, নাই কোৱা মেম, কেনেকৈ গম পালা, নাই মেম হৈ গ'ল আমি গমেই নাপাওঁ, মায়েহে কৈছিলে মোৰ বোলে মাহেকীয়া হৈছে। চ' তেওঁলোকৰ সেই নলেজটো নাই। চ' মই বিশ্বাস কৰোঁ যে মাক আৰু দেউতাকৰ কথাটো নাহেই, চিমতেই নাই আমি যিমান ছাৰ্ভে কৰিছোঁ। চ' মোৰ বিশ্বাস যে মা দেউতা, মা দেউতাই নহয় ইনফেক্ট যিকোনো ফেমিলি মেম্বাৰ্ছে, ফেমিলি মেম্বাৰ্ছ দে কেন অলছো মানে ফাউণ্ডেশ্যনটো বিল্ড আপ কৰাৰ কিন্তু বহুত সহায় কৰিব পাৰে।
1: যিখিনি মানুহক শিশুসকলে বিশ্বাস কৰে, বিশ্বাসত লয়, তেওঁলোকে হয়তো এই বিষয়ত ল'ৰা ছোৱালীবোৰক জ্ঞান দিব পৰা এটা স্থানত আছে, তেওঁলোকে শিকাব পাৰে আৰু তেওঁলোকৰ কথা ল'ৰা ছোৱালীবোৰে শুনিব।
0: হয়,
1: আমি এটা অন্য বিষয়লৈ আহিছোঁ। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ফালৰ পৰা প্ৰকল্প আবৃত্তি নামৰ এটা প্ৰকল্পৰ সৈতে আপুনি জড়িত হৈ আছে আৰু ঋতুস্ৰাৱৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে। এতিয়া আমি এই বিষয়টোলৈ আহিম, কিন্তু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ঋতুস্ৰাৱক লৈ আজিৰ দিনতো, আজিৰ একবিংশ শতিকাটো বহুতো ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে, বহুতে এই ক্ষেত্ৰত মুকলিকৈ কথা বতৰা পাতিবলৈ লাজ কৰে, ল'ৰা যুৱক বা পুৰুষসকল এই বিষয়টোৰ পৰা প্ৰায় আঁতৰি থকা দেখা যায়, বহুতে আকৌ সজাগতাৰ অভাৱত পুৰণি নীতি নিয়মো বহুত পালন কৰা দেখা যায়, বিভিন্ন ধৰণৰ নিয়ম পালন কৰে তেওঁলোকে, অথচ মাহেকীয়া প্ৰক্ৰিয়াটো অত্যন্ত স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া, যিদৰে খাদ্য গ্ৰহণ কৰাৰ পিছত খাদ্যখিনি আমাৰ হজম হোৱাটো বা পাচন প্ৰক্ৰিয়াটো এটা জৈৱিক বা স্বাভাৱিক প্ৰক্ৰিয়া, ঠিক তেনেকৈ আমাৰ এই মাহেকীয়াটো এটা জৈৱিক স্বাভাৱিক প্ৰক্ৰিয়া, গতিকে এই ক্ষেত্ৰত সুস্থ বাতাবৰণ এটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সমাজ হিচাপে আমি কি কৰিব লাগে বা মুকলিকৈ এই সম্পৰ্কে কথা বতৰা পাতিব পৰা পৰিৱেশ এটা আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ বা পুৰুষৰ ভূমিকা এই ক্ষেত্ৰত কি হ'ব লাগে, প্ৰকল্প আবৃত্তিৰ জৰিয়তে আপোনালোকে এই পৰিস্থিতিটোৰ সম্পৰ্কে আপোনালোকে কি অনুধাৱন কৰিছে বা কি পৰ্যবেক্ষণ কৰিছে?
0: চ' পোনপ্ৰথমেতো মই এইটো ক'ব পাৰোঁ যে তুমি যেনেকৈ ক'লা যে হয় মই প্ৰজেক্ট প্ৰকল্প আবৃত্তিৰ লগত জড়িত, মই তাৰ কোঅৰ্ডিনেটৰ হয়। চ' এই প্ৰজেক্ট আবৃত্তিটো আহিল কেনেকৈ, একদম দুখ লগা কথা হয় কিন্তু ক'ব বিচাৰিম। আচলতে এইটো আমি এটা ছাৰ্ভে কৰিছিলোঁ, আমাৰ তুমি জানিবা হ'বলা আমি ডেজাৰ্টেশ্যনৰ কিছুমান প্ৰজেক্টছ কৰিব
1: লাগে, হয়
0: ইউ জি। চ' এনেকৈ মই মোৰ ষ্টুডেণ্ট এগৰাকী ৰিয়ামণি গোস্বামী বুলি, তেখেতক মই এটা প্ৰজেক্ট দিলোঁ যে আমি এটা ছাৰ্ভে কৰোঁ কামৰূপ এৰিয়াত আৰু মানে মেনষ্ট্ৰুৱেল হেল্থ আৰু হাইজিন কেনেধৰণৰ। চ' তেনেকেই আৰম্ভ কৰিলোঁ, ময়ো বিশেষ ভবা নাছিলোঁ সেই টাইমত, যিহেতু গুৱাহাটীৰ ওচৰৰে জেগা, চ' মোৰ ৰিজাল্টখিনি দেখি কিন্তু একদম মই শ্বক হৈ গ'লোঁ। একদম দুখ লগা কথা মই তোমাক কওঁ যে আমি যেতিয়া ৰিজাল্টখিনি ভালকৈ এনালাইজ কৰিলোঁ, এতিয়া আমি ৰিচেণ্ট পেপাৰ এখনো কৰি আছোঁ সেইটোৰ ওপৰত, আমি দেখিলোঁ যে 70%ৰ ওপৰত ছোৱালীবোৰে কিন্তু এতিয়াও কাপোৰ ব্যৱহাৰ কৰে। তাৰোপৰি এনেকুৱা কিছুমান তথ্যলৈ তেওঁলোক আছে যোনটো মোৰ বেয়া লাগিলে শুনি। ফাৰ্ষ্টততেতো ইনফেক্ট মই আমি

0: ক্লাছত আমি কিছুমান এৱেৰনেছ কেম্প কৰোঁ, তাত মই যেতিয়া সুধো ল'ৰা ছোৱালীবোৰক, মই প্ৰথমে এটাই কথা সুধো যে পিৰিয়ডছটো শুদ্ধ নে অশুদ্ধ। তুমি বিশ্বাস নকৰোঁ বা ডাঙৰকে কয় মে পিৰিয়ডছটো অশুদ্ধ। মই আজিলৈকে যিমান কাম কৰিলোঁ এজনী ছোৱালীকো পোৱা নাই যোনে কয় যে পিৰিয়ডছটো শুদ্ধ,
1: অশুচি বুলি ভাবি তাৰমানে
0: পিৰিয়ডছটো অশুদ্ধ বুলি কয় যে পিৰিয়ড মেম পিৰিয়ডটো হৈছে অশুদ্ধ, তেজ যিখিনি থাকে বডিত সেইখিনি হেনো ওলাই যায় দেই। সেইটো এটা মই তোমাক এনেকুৱা ক'ব পাৰোঁ, এইটো মিথ বুলি কওঁ, বিকজ ঋতুস্ৰাৱিক বায়লজিকেল প্ৰচেছ, তুমি নিজেই ক'লা এইটো হয়নে, চ' ঋতুস্ৰাৱৰ তেজ কেতিয়াও লেতেৰা হ'ব নোৱাৰে, ৰাইট। তো ছেকেণ্ড তোমাৰ এটা মই অদ্ভুত কথা পালোঁ যে ফাৰ্ষ্ট টু ডেজ যোনটো থাকে মেনষ্ট্ৰুৱেল ব্লিডিঙৰ, গা ধুবলৈ মানা কৰা যায়।
1: সেইটোতো ভয়ংকৰ কথা, কাৰণ চাফা হৈ থাকিবহে লাগে এইকেইদিনত।
0: এক্সেক্টলি, নিয়মিতভাৱে গা ধুই থাকিলেহে আমি সতেজ ফিল কৰিম। তাৰোপৰি তোমাৰ এইটো এটা গুড মেনষ্ট্ৰুৱেল হেবিট, গা ধোৱাটো গুড মেনষ্ট্ৰুৱেল হেবিট হয়। তাৰোপৰি তোমাৰ আৰু এটা তোমাক কওঁ, সেইটো হৈছে যে টেঙা খাব নালাগে। এইটো মানে ভীষণ, আগতেও মোৰ আইতাহঁতে কৈছিলে যে টেঙা নাখাবি,
1: তেতেলি নাখাবি,
0: তেতেলি নাখাবি। এতিয়া মই যদি তোমাক কওঁ, আমি ব্লাড লছ হয়নে, আৰু আমাৰ যদি হেভি ব্লাড লছ হয় আমি তুমি জানিবা হ'বলা যে এনিমিয়া হ'ব পাৰে।
1: হয়,
0: চ' এই ব্লাড প্ৰডাকশ্যনৰ কাৰণে, ব্লাড ফৰ্মেশ্যনৰ কাৰণে আমাক আইৰণৰ প্ৰয়োজন, চ' হিমগ্ল'বিন আইৰণৰ প্ৰয়োজন। চ' সেই আইৰণটো কিন্তু এবজৰ্ব হ'বলৈ হ'লে কিন্তু আমাক আকৌ টেঙা লাগে,
1: লাগিবই।
0: এক্সেক্টলি, চ' বৰঞ্চ ছায়েন্সে এইটোহে কয় যে আমি টেঙা যেনে নেমু তোমাৰ, তাৰপিছত মই অৱশ্যে এইটো নকওঁ তেতেলি কথা তুমি আনিছা হয়, তেতেলি কেতিয়াবা কি হয় অকণমান ক্ৰাম্পছটো বঢ়াব পাৰে যদিও তাৰ কোনো চাইণ্টিফিক ৰিজন নাই কিন্তু দেই। তো মই ভাবোঁ যে টেঙা, আমলখি, কমলা এইবোৰ বৰঞ্চ আমি খাবহে লাগে।
1: কিছুমানে আনাৰসৰ কথাটো কয় যে আনাৰস খাব নালাগে,
0: সেইটোৱে। কিন্তু মই এটা তোমাক একদম ধুনীয়া কথা এটা মনত পৰিলে এতিয়া মোক, একদম ৰিচেণ্টলি মই মিৰ্জা তোমাৰ গাৰ্লছ হাই স্কুলত গৈছিলোঁ। আমাৰ প্ৰজেক্টটো বেচিকেলি কি হয়, আমি ছাত্ৰ ছাত্ৰী উভয়কে আমি আমাৰ সজাগ কৰাটোৰ আমাৰ মেইন প্ৰথম, তাৰ লগতে কিন্তু আমাৰ মাতৃ গোটসকলকো আমি টাৰ্গেট কৰিছোঁ স্কুলৰ।
1: হয়
0: হয়, চ' একদম ৰিচেণ্টলি এইটো কেছ হৈছে, মাক এগৰাকীয়ে নিজেই ক'লে যে বাইদেউ মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, মোৰ এজনী মোৰ ছোৱালীজনীয়ে খুব টেঙা খালে, দ্বিতীয় দিনা পিৰিয়ডছৰ দ্বিতীয় দিনা খুব টেঙা খালে, মই বিৰাট গালি দিলোঁ আৰু মোৰ ভয় লাগিলে, এতিয়া ডক্টৰৰ তাত লৈ যাব লাগিব। সেইদিনাখন তেওঁ নিজেই কৈছে যে মোৰ মনৰ যোনটো ভাৱ আছিলে যে টেঙা খাব নালাগে, সেইটো কিন্তু ভাঙি গ'ল বুলি ক'লে, বিকজ তাৰ একো নহয়,
1: একো নহয়।
0: এক্সেক্টলি, চ' মোৰ সেইটো ভাল লাগিলে, অৱশ্যে
1: ভ্ৰান্ত ধাৰণা আছে সেইটো।
0: এক্সেক্টলি, আৰু এটা আছে তোমাৰ আচাৰ চুব নালাগে, আচাৰ চুলে বেয়া হৈ
1: পাকঘৰলৈ নাযাবি, এইটো নচুবি, এইটো নকৰিবি,
0: হা
1: যিখিনি কাম কৰিব লাগে আমি যেনে চাফ চিকুণ হৈ থাকিব লাগে সেইবোৰত গুৰুত্ব নিদিয়ে, আমি এনেধৰণৰ নীতি নিয়মত গুৰুত্ব দিওঁ।
0: এক্সেক্টলি, আৰু মই ইয়াতে এইটো এটা কথা ক'ব বিচাৰোঁ যে একচুৱেলি আমি নহয় আমাৰ আমাৰ এনেকুৱা এটা ছ'চাইটি হয় আমি অসমীয়া ছ'চাইটিখন, আমি কিন্তু মই কিন্তু আকৌ নিজকে প্ৰগ্ৰেছিভ ছ'চাইটি বুলিয়ে কওঁ দেই, প্ৰগতিশীল, কিয়নো আমি কামাখ্যা দেৱীক চেলিব্ৰেট কৰোঁ। চ' এনেকুৱা এখন ছ'চাইটি যোনটো ছ'চাইটিয়ে তোমাৰ মেনষ্ট্ৰুৱেটিং গডেছ, গডেছক আমি যদি প্ৰে কৰিছোঁ আমি, তো মই ভাবোঁ আমি অসমীয়া ছ'চাইটিখন প্ৰগ্ৰেছিভেই হয়। কিন্তু তাত কিছুমান কথা আছে, এই যে পিৰিয়ড যোৱাৰ লগে লগে আমাক শিকোৱা যায় এইটো কৰিব নাপায়
1: নাপায়,
0: এইটো কৰিব নালাগে, সেই নালাগে নাপায়তে মই এইটো বিশ্বাস কৰোঁ যে আমি এজনী সৰু ছোৱালী, দহ বছৰ ছোৱালী এজনীক আমি এটা এনেকুৱা ধৰণৰ কণ্ডিশ্যন, এনেকুৱা ধৰণৰ এটা গঢ় দি দিওঁ যে তাইও মানে লাগে লাহে লাহে ডাঙৰ হওঁতে মানে এইটো শিকি যায় যে এইটো কৰিব নাপায়, এইটো কৰিব নালাগে। আৰু পিছলে মই ভাবোঁ সৰুৰ পৰা যেতিয়া এটা এনেকে গঢ় লৈ যায় পিছলে সেই জ্ঞানটো কিন্তু সেই যিখিনি তোমাৰ যিখিনি মানে সঠিক জ্ঞান নহয় সেই জ্ঞানখিনি পিছলে কিন্তু আকৌ কাৰেক্ট কৰিবলৈ অকণ ডিফিকাল্ট হৈ যায়,
1: সৰুতে যিহেতু কিছুমান ধাৰণা মনত গঢ় লয়।
0: ৰাইট,
1: আৰু এই ধাৰণাসমূহে চাগে ঋতুস্ৰাৱ প্ৰক্ৰিয়াটোক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে ভাবি লোৱাটো অকণমান বাধাৰ সৃষ্টি কৰে।
0: সেইকাৰণে মই এইটোৱে ক'ম যে আমাৰ যিখিনি একদম মই আগতে আমি যেনেকে ডিছকাছ কৰিছোঁ যে একদম এডলেচেণ্ট যোনটো একদম সৰু কম পিৰিয়ডতে মানে যোনটো কম মানে বয়সতে কিন্তু সেই জ্ঞান দিয়াটো জৰুৰী। আৰু তুমি সুধিছিলা যে ল'ৰাবোৰৰ, মইতো ভাবোঁ ল'ৰাবোৰৰ একদম হিউজ ৰোল, একদম গুৰুত্বপূৰ্ণ, বিকজ ভালকে যদি চাওঁ পিৰিয়ডছটোতো কেৱল ফিমেলৰ ইছ্যু
1: নহয়,
0: নাৰীৰ ইছ্যু নহয়, ফিমেলটো এটা চিম্পল তোমাৰ যদি মই চাওঁ স্বাভাৱিক প্ৰক্ৰিয়া হয়নে। সেয়েহে ল'ৰা আৰু পুৰুষসকলৰ মই বিশ্বাস কৰোঁ যে একদম গুৰুত্বপূৰ্ণ ভূমিকা আছে দেই,
1: অন্ততঃ জানিব লাগে, কথাবোৰ জানিব লাগে। কাৰণ
0: এক্সেক্টলি
1: এটা সময়ত গৈ স্বাভাৱিকভাৱে যদি আমি ভাবোঁ মানে সাধাৰণতে কি হ'ব যে ঋতুস্ৰাৱ হৈছে শেষত এগৰাকী ছোৱালীয়েতো গৈ এদিন মাতৃ হ'ব, সেই সময়তো এগৰাকী পুৰুষ লগত

0: থাকিব। এতিয়া তেওঁ যদি কথাখিনি নাজানে, তেওঁ যদি মহিলাগৰাকীক বা নাৰীগৰাকীক মানসিকভাৱে হ'লেও সমৰ্থন কৰিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় কথাবোৰ অকণমান খেলিমেলি হৈ যাব কোনোবাখিনিত, নহয় জানো?
1: এক্সেক্টলি, একদম কাৰেক্ট কথা কৈছা তুমি। তাৰ লগতে এইটোও দেখা যায় যে স্কুলত যিহেতু জ্ঞানটো নাথাকে ল'ৰাসকলৰ, কেতিয়াবা আমাৰ কি হয়, বডি শ্বেমিং কৰা যায়, টিজিং কৰা যায়, এই ছোৱালীজনী মেন্স হৈছে, সেনেকুৱা ধৰণৰ এটা থাকে। চ' মই বিশ্বাস কৰোঁ যে কৈশোৰ কালতে ল'ৰাসকলক সঠিক জ্ঞান দিয়াটো বহুত প্ৰয়োজনীয়, যাতে পিছলৈ গৈ এইবোৰ যিখিনি কুসংস্কাৰ আছে, যিখিনি আমাৰ এই লাজ দিয়া বা তোমাৰ বডি শ্বেমিং যিখিনি আছে, যিখিনি ভুল ধাৰণা আছে, সেইখিনি যাতে আমি কম হ্ৰাস কৰিব পাৰোঁ। আৰু বহুত ইম্পৰ্টেণ্ট হৈছে এটা পাৰস্পৰিক সন্মান বৃদ্ধি পাব, তেতিয়া ল'ৰাবোৰে জ্ঞানটো পাব সঠিকভাৱে। তো যিখিনি সন্মান পাব লাগে নাৰীগৰাকী, বা যিখিনি ইকুৱেলিটি, যিখিনি জেণ্ডাৰ ইকুৱেলিটিৰ কথা, সেইটো নিশ্চয়ভাৱে হ'ব বুলি মোৰ বিশ্বাস।
0: এইটো এটা লাজ কৰিবলগীয়া বিষয় নহয় বা লাজ দিবলগীয়া বিষয় নহয়, যে এইটো এটা স্বাভাৱিক এটা জৈৱিক প্ৰক্ৰিয়া।
1: ইনফেক্ট মই এইটো ভাবোঁ যে যদি আমি ঘৰত থকা ল'ৰা, ভাইটি, দাদা, দাদাসকলে জনাটো উচিত বুলি মই ভাবোঁ। বিকজ তোমাৰ, তুমি যেনেকৈ ক'লা যে ইমোশ্যনেল ছাপোৰ্ট হিচাপে কাম কৰিব পাৰে, পিছলৈ নহয়, মইতো ভাবোঁ যে একদম কম বয়সতো ইমোশ্যনেল ছাপোৰ্ট
0: হয়।
1: একদম তোমাৰ কেতিয়াবা লাগিলে যে চেনিটৰী পেটৰ বিষ হৈছে, কি কৰিব? সেই ল'ৰাটো যদি গমেই নাপায় কি হৈছে মায়েকৰ বা ভনীয়েকৰ, সেই ল'ৰাজনে কেনেকৈ হেল্প কৰিব পাৰে? চ' এই সৰু সৰু কথা, সৰু সৰু কথা ঘৰতে আৰম্ভ হয়। চ' মই বিশ্বাস কৰোঁ যে ল'ৰাবোৰ কিন্তু একদম হিউজ ৰোল প্লে কৰে। ইনফেক্ট
0: নিশ্চয়কৈ এই ক্ষেত্ৰত সকলোৰে এটা দায়িত্ব আছে, সমাজ হিচাপে আমাৰ দায়িত্ব আছে, আৰু সকলোকে এই ক্ষেত্ৰত যদি আমি সজাগ কৰি তুলিব পাৰোঁ, বিশেষকৈ মাহেকীয়াৰ সময়ত ল'বলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে আমি যদি নাৰীসকলক সজাগ কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে বহুতো বেমাৰ আজাৰৰ পৰাও তেওঁলোক হাত সাৰি থাকিব পাৰিব, নহয় জানো? আৰু এই 28 মে'ৰ মেনষ্ট্ৰুৱেল হাইজিন ডে বা ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ এইটোৱেই নিশ্চয় তাৎপৰ্য, নহয় জানো?
1: হয় হয়,
0: আমি ভালেখিনি কথা পাতিলোঁ আৰু আমি আশা কৰিছোঁ শ্ৰোতাসকল নিশ্চয় এই আলোচনাটিৰ পৰা উপকৃত হ'ব। আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি ৰাইজক কি বাৰ্তা দিব?
1: মইতো ক'বলৈ হ'লে মই নিজকে একদম প্ৰিভিলেজড বুলি ভাবোঁ। আমি সৰুৰে পৰা এনেকুৱা এটা এনভাইৰনমেণ্ট পাইছোঁ য'ত মই পিৰিয়ডছৰ বিষয়ে দেউতাক বা এতিয়া মোৰ হাজবেণ্ডক ক'বলৈ মই লাজ নকৰোঁ। চ' মোৰ এটাই আশা, মই এইটোৱে ক'ব বিচাৰোঁ যে আমি উইচুড কাম ফৰৱাৰ্ড, আমি বহুত প্ৰগ্ৰেছিভ হয় বুলিয়ে বিশ্বাস কৰোঁ মই। চ' এনেকুৱা অসমীয়া ছ'চাইটিৰ নিচিনা ছ'চাইটি এটাত পিৰিয়ডছটো যাতে অসুবিধা হৈ নাথাকক, পিৰিয়ডটো যাতে এটা একদম হেল্ডি ছাইন, ছোৱালী এজনীৰ হেল্ডি ছাইন, সেইটো যাতে হয়, মানুহ যাতে, ল'ৰা ছোৱালী, আমি যাতে ঘৰতে যাতে সঠিক জ্ঞান দিব পাৰোঁ পিতৃ মাতৃ হিচাপে। আৰু মই এইটোৱে ক'ম যে পিৰিয়ড ফ্ৰেণ্ডলি হয়, পিৰিয়ড এটা পজিটিভিটি আমি গেইন কৰিব লাগে, আৰু পিৰিয়ড পজিটিভিটি হ'লে আমি এইটো হ'ব যে আমি নিজক বডিক ভাল পোৱা আৰম্ভ পাওঁ, যিহেতু অসুবিধা নহয়, এইটো একদম নেচাৰেল বস্তু। যেতিয়া আমি ৰিয়েলাইজ কৰিম বা আমাক যেতিয়া ফেমিলিয়ে আমাক ৰিয়েলাইজ কৰাব, আমাৰ বিদ্যালয়ত যেতিয়া আমাৰ এই কথাটো মুকলিকৈ কথা পাতিম, চ' আই বিলিভ যে আমি পিৰিয়ডছৰ এই প্ৰগ্ৰেমটোৰ পিছত মোৰ অকণমান লিমিটেড নলেজ দি হ'লেও 2000 মানুহ হ'লেও যাতে এইটোক ৰিয়েলাইজ কৰে যে পিৰিয়ড ইজ ভেৰি নেচাৰেল আৰু এইটো একো লাজ কৰা কথা নহয়। আমি যাতে মুকলিকৈ কথা পাতিব পাৰোঁ, আৰু এনেকুৱা মোৰ এইটো বিশ্বাস যে এনেকুৱা প্ৰগ্ৰেম যাতে আৰু হওক, যাতে আমি আৰু প্ৰগ্ৰেছিভ হ'ব পাৰোঁ, পিৰিয়ড পজিটিভিটি আমি আনিব পাৰোঁ ছ'চাইটিত, এইটোৱে মোৰ কামনা থাকে। আৰু ইয়াৰ লগতে যাতে আমাৰ যোনটো প্ৰজেক্ট চলি আছে, প্ৰজেক্ট আদৃতি, তাতে মোৰ ষ্টুডেণ্টছ আছে। চ' ষ্টুডেণ্টছখিনিক লোৱাৰ কাৰণ এইটোৱেই যে আমি, মই বিশ্বাস কৰোঁ যে ষ্টুডেণ্টখিনিও এক্সেলেণ্ট মেছেঞ্জাৰ্ছ হয় দেই ইনফৰ্মেশ্যন দিয়াত। চ' সেইকাৰণে আমিও যাতে ভালকৈ আগবাঢ়িব পাৰোঁ, আমাৰ যাতে প্ৰকল্পটো ভালকৈ সুফল দিয়ে, কামৰূপ এৰিয়াত আমি কাম কৰি আছো, তাত যাতে আমি ভালকৈ কাম কৰিব পাৰোঁ, সেইটোৱে মই আশীৰ্বাদ বিচাৰিম ৰাইজৰ পৰা ইয়াৰ এই আলোচনাৰ হেয়াৰে। আৰু যাতে আমি একদম হেল্ডি পিৰিয়ডছ, চ' তেনেকৈ কৈয়ে মই আজিৰ প্ৰগ্ৰেমত মোক মাতি অনাৰ বাবে থেংক ইউ।
0: নিশ্চয়কৈ আপোনালোকৰ প্ৰকল্পটো সফল হওক, আৰু লগতে অকল কামৰূপ বুলি নহয়, আমাৰ গোটেই সমাজতে যাতে ঋতুস্ৰাৱ প্ৰক্ৰিয়াটো যাতে এক স্বাভাৱিক প্ৰক্ৰিয়া, এই বাৰ্তাটো যাতে বিয়পি যায়, এই ক্ষেত্ৰত যাতে ৰাইজ সজাগ হয়, নাৰীসকল চাফ চিকুণতাৰ প্ৰতি যাতে সজাগ হয়, আমি তাকেই আশা কৰিম। আপোনাৰ ইমানখিনি ব্যস্ততাৰ মাজতো এই সময়খিনি আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ প্ৰিয় শ্ৰোতা। আজিৰ এই বিশেষ অনুষ্ঠানটিৰ অতিথি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা অনামিকা অধিকাৰীৰ সৈতে এই অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে বিদায় লৈছো। নমস্কাৰ। ইমান পৰে শ্ৰোতাই অনামিকা অধিকাৰীৰ সৈতে হোৱা স্নেহা পাঠকৰ ঋতুস্ৰাৱ স্বাস্থ্য

0: যুব সম্পর্কীয় আলোচনাতেই শুনিলে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া শুনক বিতং বাতৰি। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 831 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমান চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। এই সন্দৰ্ভত এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসৰ চমু প্ৰতিবেদন।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বির আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: চিৰাং জিলাৰ ঢালিগাঁও, বৰতালোৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুন্দা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উজ জোহা উলহ মালহেৰে পালন

0: প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ সাৱৰীয়া চিনেমাৰ এটি গীত পাৰ্থিৱ গোৱেলৰ কণ্ঠত। গীতৰ কথা সন্দীপ নাথৰ।

হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বজৰংগী ভাইজান চিনেমাৰ এটি গীত মিকা সিঙৰ কণ্ঠত। গীতৰ কথা শব্বিৰ আহমেদৰ।

ৰাইডৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছো তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ আমচা গাঁৱত থলিতে বাণীবদ্ধ কৰা এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে ৰামচা গাঁৱৰ মহিলাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছো এটি সমবেত কণ্ঠৰ গীত।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনী।

সমবেত কণ্ঠৰ গীতটি শুনিলে। গীতটিত অংশগ্ৰহণ কৰিলে পূৰ্ণিমা ডেকা, মনুমতি ডেকা, প্ৰগতি ডেকা, বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰাই। এইবাৰীয়া মনুমতি ডেকাই পৰিৱেশন কৰিবলৈ লৈছে এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত।

সেয়া আছিল পল্লৱী ডেকা পৰিৱেশন কৰিলে এটি কামৰূপী লোকগীত। এইবাৰ শুনিছোন আহক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত পৰিৱেশন কৰিবলৈ লৈছে প্ৰগতি ডেকাই।

ইমান পৰে প্ৰগতি ডেকাৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো কেশৱ মহন্তৰ ৰচিত এটি গীত, পৰিৱেশন কৰিবলৈ লৈছে পূৰ্ণিমা ডেকাই। আহকচোন শুনো।

ইমান পৰে শ্ৰোতাসকলে, থলিতে বাণীবদ্ধ কৰা তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। শিল্পীসকল আছিল পূৰ্ণিমা ডেকা, মনুমতি ডেকা, প্ৰগতি ডেকা, বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰা। বাদ্যযন্ত্ৰত সংগত কৰিলে পূৰ্ণ ডেকা, প্ৰবীণ লহকৰ, হেমন্ত ডেকা, ৰূপজ্যোতি শৰণীয়া আৰু হেমেন ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষ

বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ঋণীস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ৰঞ্জিত দাস ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষা।

0: আৰু লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীত শুনিছে ৰিণিস্মিতা শৰ্মাৰ কণ্ঠত শিল্পীৰ কণ্ঠত এইবাৰ কৰবী ডেকা হাজৰিকা ৰচিত এটি গীত

ৰিণিস্মিতা শৰ্মাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, আন ধৰিব ভাস্কৰ শইকীয়া, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো মহেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

চন্দ্ৰ জমদত্ত সমহৰই ধনুবান কালৰ বিষয় সমহৰ দীঘল ডাঙৰ ভৈৰৱীৰ ভয়ংকাৰ

মহেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক জোহৰ চমৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত জোহৰ চমুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকত আয়োজিত অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় পুলিচ ধ্বজা প্ৰদান কৰে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত

পৰিস্থিতি পৰ্যালোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্ৰালয়ৰ পূব এছিয়াৰ বাবে থকা যুটীয়া সচিব সুজিৎ ঘোষে ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে আৰু চীনৰ বিদেশ মন্ত্ৰালয়ৰ সীমান্ত তথা মহাসাগৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়ানচিয়ে দেশখনৰ প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত হোৱা আলোচনা গঠনমূলক আৰু ভৱিষ্যমুখী আছিল। দুয়োপক্ষই সীমা নিৰ্ধাৰণ, সীমান্ত ব্যৱস্থাপনা প্ৰণালীৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ সহযোগিতাৰ সৈতে জড়িত বিষয়সমূহক লৈ বৈঠকত আলোচনা কৰে। মন্ত্ৰালয়ে কয় যে ভাৰতীয় পক্ষই সীমান্তৰ সিটোপাৰৰ পৰা বৈ অহা নৈ বিষয়ক বিশেষজ্ঞ পৰ্যায়ৰ সমিতিৰ পৰৱৰ্তী বৈঠক শীঘ্ৰেই অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত দুয়োপক্ষই 24 সংখ্যক বিশেষ প্ৰতিনিধি আলোচনাৰ ফলাফল অনুযায়ী কূটনৈতিক আৰু সামৰিক পৰ্যায়ত নিয়মীয়াভাৱে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়াৰ কেতবোৰ আসোঁৱাহ পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি CBSEৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে কয় যে বিষয়াসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ওজৰ আপত্তি নিষ্পত্তিৰ দিহা কৰিব আৰু সকলো পৰ্যায়ত উত্তৰদায়িত্ব নিশ্চিত কৰা হ'ব। আসোঁৱাহৰ দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়সমূহ দূৰ কৰা হ'ব আৰু বিষয়সমূহৰ উচিত সমাধান উলিওৱা হ'ব। তেওঁ কয় যে অন স্ক্ৰীণ মাৰ্কিং OSM প্ৰগতিশীল প্ৰণালী আৰু ভাৰতৰ কেইবাখনো বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ লগতে বিশ্বৰ ভালেসংখ্যক প্ৰতিষ্ঠানে এই প্ৰণালী আঁকোৱালি লৈছে। এইবেলি CBSEয়ে প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশত OSM প্ৰণালী প্ৰণয়ন কৰিছে আৰু এই প্ৰণালীৰ জৰিয়তে প্ৰায় 40 কোটিৰো অধিক পৃষ্ঠাৰ মূল্যায়ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় অভিনেতা এন টি ৰামাৰাওক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এন টি আৰক জনকল্যাণ আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মৰ্যাদা সুনিশ্চিত কৰা সুশাসনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সকলোৱে মনত ৰাখিব। চিনেমা ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অনন্য অৱদানে এন টি আৰক সকলোৰে মনত জীয়াই ৰাখিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এন টি আৰৰ জীৱন আৰু আদৰ্শ প্ৰেৰণাৰ উৎস হৈ ৰব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজৰ ষ্টেডিয়ামত আয়োজিত অলংকৰণ পেৰেডত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় পুলিচ ধ্বজা প্ৰদান কৰে। ইয়াৰ লগে লগে ছিকিম এই সন্মান লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰক্ষীক জনসাধাৰণ কেন্দ্ৰিক মনোভাৱেৰে কাম কৰিবলৈ আহান জনায়। তেওঁ লগতে জনসাধাৰণ বিশেষকৈ মহিলা দুখীয়া আৰু শিশুৰ প্ৰতি সংবেদনশীল হবলৈও আহান জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে আৰক্ষী বাহিনী চাইবাৰ অপৰাধ, অনলাইন প্ৰবঞ্চনা, ডিপ ফেক প্ৰযুক্তিজনিত অপৰাধৰ সন্মুখীন হবলৈ সাজু হৈ থকা উচিত। ছিকিম আৰক্ষীয়ে অত্যাধুনিক মাধ্যম ব্যৱহাৰ কৰি এই সমস্যাসমূহ দূৰ কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে বিভিন্ন প্ৰাকৃতিক বিপৰ্যয়ৰ ক্ষয় ক্ষতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে ছিকিম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি পুলিচ ধ্বজা হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণক আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছতে তেলৰ দাম আকৌ ঊৰ্ধমুখী হৈছে। যোৱা নিশা আমেৰিকাৰ বাহিনীয়ে ইৰাণৰ গুৰুত্বপূৰ্ণ বন্দৰ মহানগৰ বন্দৰ আব্বাছত আক্ৰমণ চলায়। ইয়াৰ পাছতে ব্ৰেণ্ট অইলৰ দাম 3.75% বৃদ্ধি হৈ প্ৰতি বেৰেলত 97.83 ডলাৰ হয়। একেদৰে আমেৰিকাৰ খাৰুৱা তেলতো প্ৰতি বেৰেলত 4% বৃদ্ধি হৈ 92.22 ডলাৰ হয়। বিশ্বৰ আমদানি হোৱা সামগ্ৰিক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ 40%ৰো বেছি সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালী পুনৰ খুলি দিয়াৰ বাবে চুক্তি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেলৰ দাম চলিত সপ্তাহত কিছু হ্ৰাস হৈছিল। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডে কৈছে যে আজি পুৱা তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা শিবিৰত আক্ৰমণ চলায়। ইৰাণৰ দক্ষিণ অংশত আমেৰিকাৰ বাহিনীয়ে চলোৱা শেহতীয়া আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলোৱা হয় বুলি উল্লেখ কৰা হৈছে। ইৰাণৰ সেনাবাহিনীয়ে প্ৰকাশ কৰে যে এই শিবিৰটোৰ পৰাই বন্দৰ আব্বাছ বিমান বন্দৰৰ কাষৰীয়া অঞ্চলত আমেৰিকাৰ বাহিনীয়ে শেহতীয়া আক্ৰমণ চলাইছিল। ইৰাণৰ সেনাবাহিনীয়ে কয় যে তেহৰাণৰ এই শেহতীয়া আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সতৰ্কবাণী হিচাপে বিবেচিত হৈছে আৰু বুজাই দিয়া হৈছে যে দেশখনৰ কোনোধৰণৰ আগ্ৰাসনৰ ইৰাণে প্ৰত্যুত্তৰ নিদিয়াকৈ নাথাকে। যোৱা নিশা ইৰাণৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আমেৰিকাৰ বাহিনীয়ে আক্ৰমণ চলাইছিল। আমেৰিকাৰ বাহিনীয়ে দাবী কৰা অনুসৰি ইৰাণৰ 4খন আক্ৰমণকাৰী ড্ৰোন ধবংস কৰা হৈছে। যোৱা নিশাৰ আক্ৰমণত ইৰাণৰ বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি তেহৰাণ প্ৰশাসনে প্ৰকাশ কৰিছে।

ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। বেইজিঙত কালি অনুষ্ঠিত ভাৰত চীন সীমা পৰিক্ৰমা বিষয়ক পৰামৰ্শ আৰু সমন্বয় কাৰ্যব্যৱস্থাৰ 35 সংখ্যক বৈঠকত সীমান্তৱৰ্তী এলেকাৰ

0: দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে। ঈদ উপলক্ষে পুৱাৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত নামাজ অনুষ্ঠিত হয়। এই উপলক্ষে বিভিন্ন মছজিদৰ ইমামসকলে জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে ঈদ পালন কৰিবলৈ আহান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে এই উৎসৱ ভক্তি, ত্যাগ আৰু নিস্বাৰ্থ মনোভাৱৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱ জাতিৰ বিশেষকৈ দুখীয়া নিপীড়িতসকলৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে নাগৰিকসকলক সমাজত মৰম, ভালপোৱা আৰু সদ্ভাৱনাৰ প্ৰসাৰৰ সংকল্প সুদৃঢ় কৰাৰ বাবে কাম কৰিবলৈ আহান জনায়। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই আশা কৰে যে এই উৎসৱে যেন সকলোৰে জীৱনলৈ শান্তি, আনন্দ আৰু সদিচ্ছাৰ বতৰা কঢ়িয়াই আনে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত এই উৎসৱে সমাজত ভাতৃত্ববোধ আৰু আনন্দৰ ভাৱনা গভীৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সকলোৰে সাফল্য আৰু সুস্বাস্থ্য কামনা কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডেৰী আৰু 5টা বাউণ্ডেৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডেৰী কোবাই এটা আই পি এল সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখো কালি ভংগ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: अगला गीत सुनते हैं।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো বীণাপাণি ভূঞাৰ কণ্ঠৰ ভজন।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক

0: আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ভজন শুনিছে বিনা পানী ভূঞাৰ কণ্ঠত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়াম ঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়াম ঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে দুয়োটা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰক সন্মানীয় নাচ ধনুকা বঁটা 2026ৰ বাবে নিৰ্বাচন কৰা হৈছে। কেন্দ্ৰটোক আটাৰী জন ছয় গুৱাহাটীৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰ শাখাত এই সন্মান প্ৰদান কৰা হ'ব। দেশজুৰি কৃষি সম্প্ৰসাৰণ আৰু কৃষক কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী নাছে ধনুকা এগ্ৰিটেক লিমিটেডৰ সহযোগত এই বঁটা প্ৰদান কৰে। নাছৰ সচিব ডঃ অশোক কে সিঙে প্ৰেৰণ কৰা চৰকাৰী পত্ৰ অনুসৰি 5 জুনত নতুন দিল্লীৰ নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্সত হ'বলগীয়া নাছৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি হয়। যোৰহাটৰ

0: অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক হিচাপে এ চি এছ বিষয়া দামোদৰ বৰ্মনক দায়িত্ব দিয়া হৈছে। আনহাতে এ চি এছ বিষয়া তপন কুমাৰ গোহাঁইক অসম চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণখিনিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা মোস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গোৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এটা ভাড়াঘৰত থাকি নকল সোণৰ ব্যৱসায় চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন দুজন লোক পলাতক হৈ আছে। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু এখন স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই ঘটনাটো ঘটে। মৃত্যু হোৱা লোককেইজনক গুৱাহাটীৰ মালিগাঁৱৰ গোচালাৰ ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 246 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডেৰী আৰু 5টা বাউণ্ডেৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপম শইকীয়াৰ কণ্ঠৰ আধুনিক গীত। শিল্পীকণ্ঠত প্ৰথমে এয়া মৃণালিনী হাজৰিকা ৰচিত এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুপম শইকীয়াৰ কণ্ঠত এবাৰ শুনক গৌতম শৰ্মাৰ ৰচিত এটি গীত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ শিৰোনাম পঢ়িছো পুলক গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰক সন্মানীয় নাছো ধনুকা বঁটা 2026ৰ বাবে নিৰ্বাচন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: কাৰ্বি আজাই মি লংপেন পিনি নাঙি তুম কাৰ্যু বম ক্লিম সোমাৰ আং ডেং লংপেন তুমুক কেথান পিনি লাভাংস আং ডেং লংপেন নাঙি তুম এণ্ড্ৰিয়া ইংটিপি পেন কেথান পন সাম পেন জামা তুম তাংটে লাভাংস তুম আৰ্যু পন থৈ গ'ল না
2: বাং সাম পেন জামা ফান বাহিনী পাংনি প্ৰংসি আফিয়া বাং লামথাম মাই সাম পেন জাম নাংপেই নাংপুলে কেদু কালি নেতাসার পি বমল মনে কাম চকলে মন এডা লোটাংতে নাংতুম কুপুলমা নেফান আন নেকি হি থেকজে নাং মেথাং আপ কান্তা নাংতুম চেপাংক্রাং থেকথেলো।

শিয়ে খিলিচে মাইরাম।

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 5:15 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2027 লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ্জোহা পালন। আৰু চিৰাঙত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আন্তঃক্লাব এথলেটিকছ মিট 2024 আৰম্ভ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহপঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহপঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামটো এটা IED লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই IDটো দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকল

0: সকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহসমূহত নামাজ পঢ়া হয়। দক্ষিণ হাৰবৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে ইছলাম ধৰ্মী লোকসকলক শুভেচ্ছা জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণখিনিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা মুস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গুৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নকল সোণৰ অবৈধ বেহা চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন এজন অভিযুক্তক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4 লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝৰাত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5,00,000 টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাৰ সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাদ ব্ৰহ্মই এইদৰে কয়।
1: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে। ইয়াত মানে ৰিটেন এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ বয়ানজনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি DCP ছাৰ, আমাৰ অফিচাৰ, ছিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ SI চনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম। যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ, আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকক 4 মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ্ট ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
0: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ হালঝৰা শান্তি সমিতিৰ খেলপথাৰত আজি 21 সংখ্যক আন্তঃ ক্লাব এথলেটিকছ মিট 2026 অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ কাইলৈ অন্ত পৰিব। আজি চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। তৰুণ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি প্ৰতিযোগিতাৰ মনোভাৱ জগাই তোলাৰ লগতে সকলো পৰ্যায়ৰ খেলুৱৈক আগবঢ়াই নিয়াটোৱে এই প্ৰতিযোগিতাৰ উদ্দেশ্য বুলি সন্থাৰ বিষয়ববীয়াসকলে প্ৰকাশ কৰিছে। দৌৰ, লং জাম্প, হাই জাম্প, ডিছকাছ থ্ৰ, জেভলিন থ্ৰ, শ্বটপুট আদি খেলসমূহ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে।

লতা মঙ্গেশকাৰ আৰু সহশিল্পীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগেদি আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি।

আজি বিয়লি 5:45 শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। 6:10 কৃষি জগত ফোন ইন লাইভ অনুষ্ঠানটিত থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ, এই সম্পৰ্কে সমল ব্যক্তি অৰূপ শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈৰ সৈতে কথা পাতিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দ গান, 7:20 ডক্টৰ উপমা বৰ্মন ডেকাৰ সংস্কৃত কথিকা, 7:30 পূবালীৰ সুৰ অনুষ্ঠানত আহিনা ৰাহাঙৰ কণ্ঠৰ কাৰ্বি গীত, 7:45 ঋণীস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতা শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ ৰুবি কুটুকী আৰু ভিক্টৰ ৰাজকুমাৰে, আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত শাৰদ কুমাৰৰ চেহনাই বাদন।

এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগেদি কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিচিতি। নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, প্ৰযোজনা আৰু পৰিকল্পনা ঋতুপৰ্ণ দাসৰ। 9:30 বজাৰ জীৱনৰ দিশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। 8:02 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চৈৰ দ্বিতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: জ্ঞান বিজ্ঞান পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 অনিমা চৌধুৰী কণ্ঠগীত, 8:30 গীতিমালিকাৰ শিল্পী বনজ্যোৎস্না বৰুৱা, অপূৰ্ব বেজবৰুৱা, পাপৰি বৰকাকতি, দীনবন্ধু চহৰীয়া আৰু পৰিবৰদলৈ, 9:15 জিলাৰ ৰেহৰূপ, 10:30 এটি প্ৰযোজিত অনুষ্ঠান উমং, 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বাণী ৰাণী দাসৰ কণ্ঠ আধুনিক গীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: গুৱাহাটী আৰম্ভ কৰা হৈছে শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান।

আজিৰ অনুষ্ঠানত শ্ৰেণীত পাঠদানৰ প্ৰস্তুতিৰ বিষয়ে কৈছে ৰাণী দেৱান বৰুৱাই। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি আমাৰ নিয়মীয়া আলোচনাৰ অনুষ্ঠানত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰোঁ বুলি ভাবিছো। প্ৰাচীন কালত গুৰুৰ গৃহত শিক্ষা গ্ৰহণ ব্যৱস্থা সলনি হৈ বৰ্তমান সীমাবদ্ধ শ্ৰেণীকোঠালৈ পৰিৱৰ্তন হ'ল। শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ পৰিল শিক্ষক শিক্ষাৰ্থীৰ সম্বন্ধবোৰ। সেয়েহে শিক্ষকে নিজেই বিশেষ পাঠদান কৰাৰ উপৰিও ভাষা, সাহিত্য, কলা, সংস্কৃতি, পাৰিলে আন বিষয়তো পাৰদৰ্শী হ'ব লগাত পৰিছে, কিয়নো শ্ৰেণীত পাঠদান কৰোঁতে বিষয় অনুযায়ী আন বিষয়ৰো সহ সম্বন্ধ কৰি আলোচনা কৰিলে এনে পাঠদানে শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধন কৰাত সহায় কৰে। শিক্ষক শিক্ষয়িত্ৰীসকল সমাজ তথা জাতি গঢ়োতা। শিক্ষকতা মানৱ সেৱাৰ অন্যতম মুখ্য অংগ। শিক্ষক শিক্ষয়িত্ৰীৰ সঠিক মূল্যায়নে এখন সুস্থ ভৱিষ্যতৰ সুনাগৰিকৰ জন্ম দিয়ে, আৰু তেনে দহজন সুনাগৰিকৰ এখন সুস্থ সফল সমাজ জাতি গঢ় দি প্ৰধান চালিকা শক্তি হিচাপে পৰিগণিত হয়। গতিকে দেশ এখনৰ মূল নিৰ্মাতা বুলিলে শিক্ষক শ্ৰেণীকে বুজায়। সেয়েহে সীমাবদ্ধ শ্ৰেণীকোঠাত শিক্ষকৰ দায়িত্ব বহুত। শ্ৰেণীত উচিত পদ্ধতিত পাঠদান কৰিব পাৰিলে শিক্ষাৰ্থী উপযুক্ত হিচাপে গঢ় লৈ উঠাত সহায় হয়। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক সমাজৰ নমস্য ব্যক্তি। আজিৰ শিক্ষক শিক্ষয়িত্ৰী বহুমুখী প্ৰতিভাৰ আকৰ। দক্ষতা, কৰ্মপটুতা, ধৈৰ্য, আন্তৰিকতা, শ্ৰদ্ধাশীল আদি গুণৰ অধিকাৰী শিক্ষক শ্ৰেণীৰ নিজৰ পেচাদাৰী কামৰ প্ৰতি আস্থা বিশ্বাস অটুট থকাটো উচিত। আপোনালোক সকলোৱে একো একোগৰাকী অভিজ্ঞ শিক্ষক। বৰ্তমান প্ৰায় সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে অৰ্হতাসম্পন্ন, দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত। তথাপিও আজি আমি শ্ৰেণীত পাঠদান সম্পৰ্কে কিছু আলোচনা কৰোঁচোন আহক। শ্ৰেণীত পাঠদান পদ্ধতি নিম্ন শ্ৰেণী আৰু উচ্চ শ্ৰেণীৰ একে হ'ব নোৱাৰে। তেওঁলোকৰ ধাৰণ ক্ষমতা একে নহয়। গতিকে বয়স অনুযায়ী শিক্ষাদান পদ্ধতিও কিছু বেলেগ হ'ব লাগিব। যিকোনো বিষয়ৰে হওক, এটা শ্ৰেণীত বহুতো শিক্ষাৰ্থী থাকে। তেওঁলোকৰ সকলোৰে শাৰীৰিক মানসিক অৱস্থা একে নহয়। তাৰোপৰি কিছুমান স্থিৰ, কিছুমান চঞ্চল মনৰ হয়। গতিকে শ্ৰেণীত পাঠদান কৰোঁতে সকলো দিশ পৰ্যালোচনা কৰি ল'ব পাৰিলে ভাল। পাঠ অনুযায়ী আৰু পৰিৱেশৰ সকলো ধৰণৰ সুবিধা থাকিলে পাঠদান শ্ৰেণীকোঠাতে সীমাবদ্ধ নাৰাখি শ্ৰেণীকোঠাৰ বাহিৰত গছৰ তলত, বাগিচা বা অন্য ঠাইলৈ ফুৰিবলৈ যোৱা আদিৰ মাজেৰে কৰিলে বহু সুফল পোৱা যাব। অৱশ্যে পাঠসমূহ কেনে পৰিৱেশত উপস্থাপন কৰিলে উপযুক্ত পাঠদান হ'ব, সেয়া শিক্ষক শিক্ষয়িত্ৰীয়ে নিজেই বিবেচনা কৰি ল'ব লাগিব। সাধাৰণতে আমি শ্ৰেণীত পাঠদান কৰোঁতে পুনৰ আলোচনা, উপস্থাপন, শিক্ষাৰ্থীৰ আৰ্জিত জ্ঞানৰ প্ৰয়োগ, বোধগম্যতা আদিৰ প্ৰতি সজাগ হৈ থকা দেখা যায়। সেয়েহে শ্ৰেণীত পাঠদান কৰিবলৈ যোৱাৰ আগতে পাঠটো সম্পৰ্কে এটা বিশদ টোকা মনতে বা কাগজ এখনত লিখি যুগুতাই ল'ব লাগে।

তেতিয়া শ্ৰেণীত কামবোৰ সহজ হৈ পৰিব। অৱশ্যে সকলো বিষয়ৰে পাঠদান পদ্ধতি একেধৰণে উপস্থাপন কৰিব নোৱাৰিবও পাৰে। উদাহৰণস্বৰূপে বিজ্ঞান, গণিত, পৰিৱেশ বিজ্ঞান, ভূগোল, বুৰঞ্জী, ইংৰাজী, অসমীয়া, হিন্দী, আৰবী, ছবি অঁকা ইত্যাদি বিষয়সমূহৰ পাঠদান পদ্ধতি একে হ'ব নোৱাৰে। সেয়েহে দক্ষ শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীৰ গুণগত দিশলৈ লক্ষ্য ৰাখি প্ৰত্যুৎপন্ন মতিত্বৰে লগতে কৌশলেৰে পৰিৱেশ চম্ভালি ল'ব পৰাটো এটা উল্লেখযোগ্য গুণ বুলি মান্যতা দিব পাৰি। আকৌ একেটা বিষয়ৰে বিভিন্ন পাঠসমূহৰো পাঠদান পদ্ধতি একে হ'ব নোৱাৰে। পাঠৰ বিভিন্নতা অনুযায়ী শ্ৰেণীত পাঠদানৰ বিভিন্নতা হ'ব পাৰে। সদায় একে পদ্ধতি একেধৰণে পাঠদান কৰিলে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিবলৈ অসুবিধা। মনোযোগ আকৰ্ষণ কৰিব নোৱাৰিলে পাঠদান কৃতকাৰ্য নহয়। একেটা পদ্ধতি ব্যৱহাৰ কৰি থাকিলে শিক্ষাৰ্থীয়ে আমনি পায়, ফলত তেওঁলোকে পাঠ মনত ৰাখিব নোৱাৰি পিছলৈ নিজৰ পাঠৰ বোধগম্য প্ৰকাশত অপাৰগ হয়। শিক্ষক শিক্ষয়িত্ৰীসকলৰ আন বহুতো ভাল গুণ থকাৰ লগতে সবল ব্যক্তিত্বপূৰ্ণ ব্যক্তি হোৱাটো বাঞ্ছনীয়। অতিমাত্ৰা কঠিন বা খঙাল নাইবা পাতল কথাৰ ব্যক্তিক শিক্ষাৰ্থীয়ে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। বৰ্তমান আধুনিক যুগৰ বিভিন্ন বৈদ্যুতিক মাধ্যমৰ ব্যৱহাৰ, উচ্চ পৰ্যায়ৰ বিভিন্ন ধৰণৰ পুথি অধ্যয়নৰ ফলত আজিৰ শিক্ষাৰ্থীসকল বহু কৌশলপূৰ্ণ, সূক্ষ্ম পৰ্যবেক্ষণ শক্তি আৰু সবল ব্যৱহাৰিক বুদ্ধিমত্তাৰ গৰাকী। কিন্তু শ্ৰেণীৰ সকলো শিক্ষাৰ্থী একেটা ঠাঁচৰ হ'ব তাৰ কোনো নিশ্চয়তা নাথাকে। বুদ্ধিবৃত্তি সকলোৰে একে হ'ব নোৱাৰে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ সুব্যক্তিত্বৰে শ্ৰেণী পৰিচালনা কৰি পাঠদান আগুৱাই নিব লাগিব। আকৌ নিম্ন শ্ৰেণীৰ শিশু শিক্ষাৰ্থীসকলক পাঠদান কৰোঁতে শিক্ষকসকল বিশেষভাৱে সজাগ থাকিবলগীয়া হয়। তেওঁলোকৰ ছবি বা খেলাৰ সামগ্ৰী আদি প্ৰিয়, তেনে সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি। লগতে শ্ৰেণীত পাঠদান কৰোঁতে বিভিন্ন ধৰণৰ আহিলা ব্যৱহাৰ কৰিব পৰা যায়। অৰ্থাৎ পাঠ উপস্থাপন কৰোঁতে শিক্ষকে পাঠ সংক্ৰান্তীয় বিভিন্ন উপাদান, সহায়কাৰী সমল ব্যৱহাৰ কৰি পাঠদান ফলপ্ৰসূ কৰিব পাৰে। এনে পাঠদানে শিক্ষাৰ্থীক পাঠ মনত ৰখাত সহায় কৰে। মূল পাঠলৈ যোৱাৰ আগতে আগৰ পাঠৰ পুনৰালোচনা বা পঢ়াবলৈ লোৱা পাঠটো সম্পৰ্কে কিবা জনা কথা সুধিব পাৰে। শ্ৰেণীৰ পাঠদানত চক পেঞ্চিল আৰু ব্লেকবোৰ্ডৰ ব্যৱহাৰ অতি জৰুৰী। এয়া যিকোনো বিষয়ৰ বাবে প্ৰযোজ্য। আজিকালি ডিজিটেল মাধ্যম আহি পৰাৰ পাছত শিক্ষা ব্যৱস্থাৰ ব্যৱহাৰিক কাৰ্যপ্ৰণালী সলনি হৈছে। এই ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীয়েও প্ৰযুক্তিগতভাৱে আগবাঢ়িবলৈ চেষ্টা কৰা উচিত। প্ৰাচীন কালত গুৰুৰ গৃহত থোৱা শিক্ষা ব্যৱস্থা সলনি হৈ বৰ্তমান সীমাবদ্ধ চাৰিবেৰৰ শ্ৰেণীকোঠালৈ পৰিৱৰ্তন হ'ল। শ্ৰেণীকোঠাতে সীমাবদ্ধ হৈ পৰিল শিক্ষক শিক্ষাৰ্থীৰ সম্বন্ধবোৰ। সেয়েহে শিক্ষকে নিৰ্দিষ্ট বিষয়ৰ পাঠদান কৰাৰ উপৰিও ভাষা, সাহিত্য, কলা সংস্কৃতি, পাৰিলে কলা সংস্কৃতি আৰু পাৰিলে আন বিষয়তো পাৰদৰ্শী হ'ব লগা হৈছে, কিয়নো পাঠদান কৰোঁতে বিষয় অনুযায়ী আন বিষয়কো সহসম্বন্ধ কৰি শ্ৰেণীত আলোচনা কৰিলে সেই পাঠদানে শিক্ষাৰ্থীৰ উৎকৰ্ষ সাধন কৰাত সহায় কৰে। এতিয়া আমি নৱম শ্ৰেণীৰ সাহিত্য সুবাসত থকা কবি হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটি শ্ৰেণীতনো কিদৰে পঢ়াম সেই বিষয়ে আলোচনা কৰোঁচোন। অৱশ্যে সকলো শিক্ষয়িত্ৰীৰে নিজস্ব শুদ্ধ পদ্ধতি কিছুমান থাকে। প্ৰথমে শ্ৰেণীকক্ষলৈ সোমাই শিক্ষাৰ্থীক পৰ্যবেক্ষণ কৰি লৈ কোনে কিমান ঠাই বা দেশলৈ ফুৰিবলৈ গৈছে, কাৰ লগত গৈছে, সেই ঠাইত কেনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে বা কেনেধৰণৰ মানুহক লগ পাইছে, সাগৰ, পাহাৰ, মৰুভূমি আদি দেখিছে নেকি বা সেই বিষয়ে তেওঁলোকৰ মনত কেনেধৰণৰ ধাৰণা, খেতিপথাৰ কেনেকুৱা, পথাৰত কি কি বা কেনেধৰণৰ খেতি কৰে, কোনোবাই খেতি কৰি পাইছে নেকি ইত্যাদি কথা ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি ল'ব পাৰে। তাৰপিছত কৃষিকৰ্ম দেশৰ অৰ্থনীতিৰ বাবে কিমান প্ৰয়োজনীয়, শিক্ষাৰ্থীসকলৰ মাজত বন্ধুপ্ৰীতি কেনেধৰণৰ, ফুৰিছে কিবা ভ্ৰমণ কৰিলে কেনে আনন্দ পোৱা যায়, ইয়াৰ পৰা কি কি লাভ হয় ইত্যাদি প্ৰশ্নৰ অৱতাৰণা কৰিব পৰা যায়।

0: বাহিৰৰ পৰা ফুৰি আহিলে নিজৰ ঘৰ বা ঠাইখন পালে মনত কেনে ভাৱ হয় ইত্যাদিৰ দ্বাৰা শিক্ষাৰ্থীৰ মন কিছু প্ৰশ্নৰ জৰিয়তে জানিবলৈ বিচাৰিব। এইদৰে শ্ৰেণীকোঠাৰ পৰিৱেশ সহজ কৰি লৈ ক্ৰমান্বয়ে কঠিন পৰ্যায়ৰ অৰ্থাৎ নিৰ্দিষ্ট পাঠৰ অৱতাৰণা কৰিব পাৰি। পাঠ অৱতাৰণা কৰাৰ সময়ত শিক্ষকে ডিজিটেল মাধ্যম, নানা দেশৰ ছবি বা ভূগোলৰ মানচিত্ৰ, গ্ল'ব আদিৰ ব্যৱহাৰ কৰি নিজৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষ, অসম আদিৰ ছবি বোৰ্ডত আঁৰি দিব, লগতে আজিৰ পঠনীয় পাঠটোৰ নাম আৰু কবিৰ বা লেখকৰ নামটো বোৰ্ডত লিখি দি শিক্ষাৰ্থীকো বহীত লিখি ল'বলৈ ক'ব। ইয়াৰ পিছতে শিক্ষকে পাঠটো অৰ্থাৎ কবিতাটি ছন্দত আবৃত্তি কৰাৰ দৰে স্পষ্ট মাতেৰে পঢ়ি শুনাব। শ্ৰেণীত কোনোবা আবৃত্তি কৰিব পৰা শিক্ষাৰ্থী থাকিলে পাঠটো চাই চাই পঢ়িব বা আবৃত্তি কৰিবলৈ উৎসাহিত কৰিব। তাৰপিছত পাঠটো শিক্ষাৰ্থীসকলক মনে মনে পঢ়িবলৈ দি কাঠ পেঞ্চিলেৰে টান যেন লগা শব্দবোৰ আস্তানি থবলৈ ক'ব আৰু সময়ত সেইবোৰৰ অৰ্থ বুজাই দিব। কবিজনাৰ চমু পৰিচয়, মূল্যভাৱ বা সাৰাংশ সৰলকৈ বুজাই দিব। পাঠৰ আলোচনা কৰোঁতে পাঠ অনুযায়ী আনুষংগিক বিষয় বা কথাও আলোচনা কৰি পাঠটো সহজ কৰি পেলাব পাৰে। এটা পিৰিয়ডত বা এদিনতে পাঠটো শেষ কৰাৰ সুবিধা নহ'লে পৰৱৰ্তী সময়ত শেষ কৰিবলৈ চেষ্টা কৰিব। পাঠটো শিক্ষাৰ্থীয়ে কিছু পৰিমাণে বুজা যেন দেখিলে শিক্ষাৰ্থীক পাঠটোৰ প্ৰতিশাৰী বাক্যৰ পৰা নিজে কিছুমান চমু প্ৰশ্নোত্তৰ কৰিবলৈ উৎসাহিত কৰিব পাৰে। পাঠত উত্তৰটো থাকিবই, শিক্ষাৰ্থীয়ে মাত্ৰ নিজে প্ৰশ্নটো উলিয়াই লিখিলে পাঠত থকা বাক্যটো উত্তৰ হিচাপে পাব। এনে কৰিলে শিক্ষাৰ্থীৰ পাঠটো বোধগম্য হোৱাত সহজ হ'ব। ইয়াৰ পাছত শিক্ষাৰ্থীক পাঠটো পঢ়ি শুনি কি বুজিলে চমুকৈ ক'বলৈ দিব। শিক্ষাৰ্থীয়ে পাঠটো বুজি উঠা যেন দেখিলে পাঠৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ শ্ৰেণীত নাইবা ঘৰত লিখিবলৈ দিব পাৰে। শিক্ষাদান অধিক ফলপ্ৰসূ কৰিবলৈ শিক্ষাৰ্থীৰ ভিতৰত কেইটামান গোট সৃষ্টি কৰি তেওঁলোকক দলগত আলোচনা কৰিবলৈ দিব পাৰে। কেতিয়াবা প্ৰজেক্ট হিচাপেও কৰিবলৈ দিব পাৰে। কবিতাৰ ক্ষেত্ৰত ব্যাখ্যা অপৰিহাৰ্য। এই ক্ষেত্ৰত শিক্ষাৰ্থীক অৱগত কৰাব পাৰি ব্যাখ্যা সাধাৰণতে তিনিটা বা চাৰিটা দফা বা পেৰাগ্ৰাফত লিখাটো উচিত। আচলতে ব্যাখ্যাত দফা অনুযায়ীহে নম্বৰ ভাগ কৰা হয় আৰু প্ৰতিটো দফাত কিমানকৈ নম্বৰ থাকিব সেয়া নম্বৰ অনুযায়ীহে যে লিখাটো উচিত এই বিষয়ে শিক্ষাৰ্থীক অৱগত কৰিব পাৰিলে ভাল। সাধাৰণতে ব্যাখ্যাসমূহত চাৰি বা পাঁচ নম্বৰ থাকে। প্ৰসংগ সংগতিৰ দুটা দফাত এক এককৈ মুঠ দুই নম্বৰ আৰু তৃতীয় দফাত অৰ্থাৎ বিৱৰণীত দুই নম্বৰ থাকে। যদি ব্যাখ্যাটোত পাঁচ নম্বৰ থাকে তেতিয়াহ'লে চাৰি সংখ্যক দফাটো অতি চমুকৈ সামৰণি হিচাপে লিখিব, ইয়াতো এক নম্বৰ আদায় কৰিব পাৰি। তৃতীয় দফাটো কিছু বহলকৈ অৰ্থপূৰ্ণ বাক্যৰে ভাৱ প্ৰকাশ কৰিবলৈ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিব পাৰে। ইয়াৰ উপৰিও পাঠটো শিক্ষাৰ্থীয়ে ফঁহিয়াই পঢ়িলে অৰ্থাৎ চমু প্ৰশ্নোত্তৰ লিখিবলৈ উদগনি জনাব পাৰে, কাৰণ চমু প্ৰশ্নোত্তৰত এক বা দুই নম্বৰ থাকে। পাঠটো শিক্ষাৰ্থীয়ে নিজে খৰচি মাৰি পঢ়িলে সেই নম্বৰখিনিও যে আয়ত্ত কৰি মুঠ নম্বৰ বেছি কৰিব পৰা যায় সেয়া শিক্ষকে শিক্ষাৰ্থীক ভালদৰে বুজাই দিব। শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি সম্পৰ্কে আজি আপোনালোকক ক'লে ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাণী দেৱান বৰুৱাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: শিক্ষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 বজাৰ পৰা মহাবাহু শাখাত।

0: কাইলৈ নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, প্ৰযোজনা আৰু পৰিকল্পনা ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন আৰু দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই, লক্ষীপুৰ, বদৰপুৰ, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰ্বাদী দাসে এইদৰে কয়।
2: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
1: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা IED লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই IDটো দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজি সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মেত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা

সুভজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকু সাপসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তে চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বৰহিৰেজুলে এখন বাহনেৰে কেঁকুসাপ সৰবৰাহৰ সময়তে আৰক্ষী অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকুসাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আৰক্ষীয়ে ধৃত লোককেইজনৰ বিৰুদ্ধে গোগামুখ আৰক্ষী থানাত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পৰা পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকল উপস্থিত থাকিব। এই কৰ্মশালাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰকো সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে এই কৰ্মশালাত আলোচনা কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূৰ্বালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰ নাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবুলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰাত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে ৰাজ্যতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহসমূহত নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। গোলাঘাট জিলাৰ মেৰাপানীত আজি পুখুৰীত পৰি এগৰাকী কিশোৰীৰ মৃত্যু হয়। নিহত কিশোৰীগৰাকী মেৰাপানীৰ 3 নম্বৰ পুষ্পবনৰ পাৰ্লি চুতীয়া বুলি জানিব পৰা গৈছে। অসাৱধানবশতঃ ঘৰৰ পুখুৰীত পৰি যোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰি মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। 9 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে

0: সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন। আৰু দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ঈদ উজ জোহা পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়ামৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন লাইভ কৃষি জগত। আজিৰ অনুষ্ঠানৰ আলোচ্য বিষয় থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছে অৰূপ শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈ। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত এই নম্বৰটোত ফোন কৰিব পাৰে 9435405222 আৰু 03612661876। নম্বৰটো আকৌ এবাৰ কৈ দিছো 9435405222 আৰু 03612661876।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ ফোন ইন কৃষি জগত। আজি আমি বিষয় হিচাপে লৈছোঁ থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ। এই বিষয়ক আলোচনা চলি থকা সময়ত শ্ৰোতাসকলে আমালৈ ফোন কৰি আমাৰ সমল ব্যক্তিৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে। তাৰ বাবে দুটা ফোন নম্বৰ দিয়া হৈছে, ইতিমধ্যে আমাৰ ঘোষিকা শিখামণিয়ে উল্লেখ কৰি গৈছে। পুনৰ কৈছোঁ নম্বৰটোতে 03612661876 আৰু 9435405222। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। লগতে আমাৰ আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজযোগেও সমান্তৰালভাৱে আমাৰ লাইভ চলি আছে, তাতো আপোনালোকে মন্তব্য যোগে আপোনালোকৰ প্ৰশ্ন আমাক কৰিব পাৰে। আজিৰ এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আজি দুগৰাকী সমল ব্যক্তি উপস্থিত আছে। এয়া মোৰ কাষত ডক্টৰ বৰ্ণালী গগৈ, এখেত নলবাৰীস্থিত উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা, আৰু লগতে আছে অসম চৰকাৰৰ উদ্যান শস্য তথা খাদ্য সংসাধন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক অৰূপ শৰ্মা ডাঙৰীয়া।
3: নমস্কাৰ,
2: দুয়োগৰাকীকে স্বাগতম। এতিয়া হয়তো অলপ পাছতে আমাৰ ফোন আহিবলৈ আৰম্ভ হ'বই, তাৰ আগেয়ে আমি একেবাৰে আৰম্ভণিতে থলুৱা ফল মূলৰ মূল্য সংযোজনৰ বজাৰ বুলি কওঁতে ইয়াতে থলুৱা ফল মূল্য শব্দটো লাগি আছে। আমি বজাৰলৈ যেতিয়া যাওঁ, আমি ফল মূলৰ বজাৰত বিভিন্ন ধৰণৰ ফল মূলেই আমি দেখোঁ। কিছুমান ফল আমি গোটেই 12 মাহে দেখিবলৈ পাওঁ, তাৰ ভিতৰত কিছুমান ফলক মানুহে অকণমান আগস্থান দিয়ে, যিবিলাকৰ হয়তো জাত অনুসৰি দামবিলাকো অকণমান বেছি হয়, আম কল নাচপতি আপেল। এতিয়া থলুৱা ফল মূল বুলি যিহেতু আজি আমি কৈছোঁ, কোনবিলাকক আমি থলুৱা ফল মূল বুলি একেষাৰে ক'ব পাৰোঁ?
4: একেষাৰে থলুৱা ফল মূল বুলি ক'বলৈ গ'লে আমি আমো ধৰিব পাৰোঁ, আম কঁঠাল, আমলখি, নেমু টেঙা, আমাৰ যিটো কাজি নেমু, শিলিখা, ভুমুৰা, থেকেৰা, বিভিন্ন ধৰণৰ থেকেৰা আছে, যেনে কুজি থেকেৰা, বৰ থেকেৰা, লেটেকু, পনিয়ল ইত্যাদি, যিবিলাক আমাৰ সচৰাচৰ প্ৰতিঘৰ অসমীয়া মানুহৰ বাৰীত পোৱা যায়, আৰু আমাৰ হাবিয়ে বননিয়ে কিছুমান পোৱা যায়, যেনেদৰে ধৰি লওক ঔটেঙা হ'ল, এই সকলোখিনি ফলকে আমি থলুৱা ফল হিচাপে গণ্য কৰিব পাৰোঁ।
2: হয়, এতিয়া এই থলুৱা ফল মূলবিলাকৰ আমি মূল্য সংযোজনৰ কথাটো কৈছোঁ, এই মূল্য সংযোজনটো কিয় গুৰুত্বপূৰ্ণ বিশেষকৈ আমাৰ থলুৱা ফল মূলখিনিৰ ক্ষেত্ৰত?
3: হয়, মূল্য সংযোজন বুলি ক'লে আপুনি প্ৰথমতে আমি জানিব লাগিব মূল্য সংযোজনো কি আচলতে।
2: হয়,
3: মূল্য সংযোজন বুলি ক'লে আমি এটা কথাই মানে সাধাৰণভাৱে যদি আমি বুজাবলৈ যাওঁ, এটা কথা আমি বুজিব লাগিব যে যিখিনি আমাৰ ফল মূল আছে সেই ফল মূলখিনিক আমি প্ৰচেচিং কৰি বা অন্য ধৰণে যাতে আমি তাক এটা দীঘলীয়া সময়ৰ কাৰণে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ,
2: হয়,
3: আৰু তাক আমি এক আকৰ্ষণীয় ৰূপত বজাৰত বজাৰ পৰিৱেশন কৰি সেই একেখনি উৎপাদনৰ দ্বাৰাই আমি এটা অধিক যাতে আমি আয় পাব পাৰোঁ, মূল্য সংযোজন বুলি ক'ম।
2: হয়, এতিয়া আমি দেখোঁ যে আমাৰ যিবিলাক থলুৱা ফল মূল আছে, আমাৰ বিভিন্ন আছে, এতিয়া আম, লেটুকু, পনিয়ল, জাম, নগা টেঙা, মিৰিকা টেঙা, ঔটেঙা আছে, কাজি নেমুটো কথাই ক'ব নালাগে। এতিয়া তাৰে কাজি নেমুটো সতেজভাৱে আমাৰ ব্যৱহাৰ হয়, তাৰ বাবে আপুনি

0: যিটো কৈছে মূল্য সংযোজনৰ কথা, মূল্য সংযোজন বুলি কোৱাৰ লগে লগে হয়তো জুচ হ'ব, পাউডাৰ ফৰ্মতো আহিব পাৰে, তাৰ বেলেগ বেলেগ ধৰণৰ। এতিয়া আমি এটা ধৰক নগা টেঙা বা মিৰিকা টেঙাৰ কথাই কওঁ, কিছুমান মানে মুখত দিব নোৱাৰা টেঙা, ইমানেই বেছি টেঙা, সাধাৰণতে আমি খোৱা মেজত যিবিলাক ফল থাকে অকণমান টেঙিচি হ'লেও মিঠা ভাৱো থাকে, সেইফালৰ পৰা মানে সোৱাদৰ ফালৰ পৰা যদি চোৱা যায় টেঙা গুণটো বেছি, আৰু যাৰ কাৰণে সতেজভাৱে ব্যৱহাৰ কৰাতকৈ মূল্য সংযোজন কৰিলেহে হয়তো তাৰ উপযোগিতা বা ব্যৱহাৰটো বেছিকৈ হ'ব। গতিকে সেই ক্ষেত্ৰত আপুনি সম্ভাৱনা কেনে দেখিছে?
1: হয়, এই ক্ষেত্ৰত মূল্য সংযোজনৰ অতি মানে বেছি সম্ভাৱনা আছে আমাৰ অসমৰ থলুৱা ফল মূলসমূহ। এইখিনিতে মই মানে ক'ব বিচাৰিম যে সাধাৰণতে ফল মূল বুলি ক'লে মানে আমাৰ মনত এটা সদায় ধাৰণা এটা হয় যে ফলটো বহুত বেছি জুচ থাকিব বা মিঠা হ'ব, ৰসাল হ'ব, মিঠা হ'ব, এনেকুৱা ধৰণৰ এটা সকলো মানুহৰে এটা ধাৰণা থাকে। আমি মানে মনতে সেইটো ভাবি লওঁ যে ফল মূল মানে ৰসাল আৰু মিঠা, কিন্তু অসমৰ জলবায়ু আৰু মাটিৰ গুণৰ কাৰণেই সম্ভৱ আমাৰ যিখিনি থলুৱা ফল মূল আছে, যেনেকে ধৰি লওক আপুনি ক'লে নগা টেঙা, মিৰিকা টেঙা ইত্যাদিবিলাক, ঔটেঙাকে আদি কৰি ইত্যাদিবিলাক সাধাৰণতে আমি সতেজভাৱে ব্যৱহাৰ কৰিবলৈ, যিটোক ইংৰাজীত কোৱা হয় টেবল পাৰ্পাছ ফ্ৰুট বুলি, যেনেকে আমি কলটো ব্যৱহাৰ কৰিলোঁ বা আমটো ব্যৱহাৰ কৰিলোঁ, সেইধৰণে আমি এই ফল মূলবিলাক ব্যৱহাৰ কৰাত অলপ টান, কাৰণ ইয়াৰ টেষ্ট যিটো হয়, সোৱাদ যিটো হয়, সেইটো টেঙা জাতীয় হয়। গতিকে আমি আৰু এইবিলাক পেৰিচেবল প্ৰডাক্ট হয়, মানে খুব সোনকালে বেয়া হয়, কাৰণ ইয়াৰ পানীৰ যিটো ময়শ্চাৰ কণ্টেণ্ট হয়, পানী যিটো থাকে তাৰ শৰীৰত, তাৰ পৰিমাণ যথেষ্ট থাকে, সেইকাৰণে বেয়াও সোনকালে হয়। গতিকে ইয়াক যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰিব বিচাৰোঁ আৰু ইয়াৰ দ্বাৰা যদি অসমৰ খেতিয়ক ৰাইজে উপাৰ্জন কৰিব বিচাৰে, তেতিয়াহ'লে আমি মূল্য সংযোজনৰ ফালে যাবই লাগিব। আৰু মূল্য সংযোজন অৰ্থাৎ ভেলু এডেড প্ৰডাক্ট আমি যদি বুলি কওঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ বস্তু আমি বনাব পাৰোঁ, বেছিক জাম, জেলি, জুচ, আচাৰ, সেইবিলাকতো আছেই। তাৰ বাহিৰেও আৰু বহুত ধৰণৰ নতুন নতুন টেকন'লজি আমাৰ আছে, বৈজ্ঞানিকসকলে উলিয়াইছে, সেনেধৰণেও বনাব পাৰি। যেনে ঔটেঙাটো, ঔটেঙা সাধাৰণতে অসমীয়াৰ প্ৰত্যেক ঘৰ, অসমীয়াৰ ঘৰতে আমি কি ধৰণে ব্যৱহাৰ কৰোঁ সকলোৱে জানে যে আমি মাছৰ টেঙা খাবলৈ ব্যৱহাৰ কৰোঁ। গতিকে সেই ঔটেঙাটোক চহৰ অঞ্চলত, আজিকালি ধৰি লওক গুৱাহাটীতে, গুৱাহাটীত কিছুমান মানুহে হয়তো ঔটেঙাটো কাটিবলৈ বেয়া পাব পাৰে, গতিকে তাৰ যদি আমি মঙহাল অংশটো উলিয়াই তাক পাউডাৰ ফৰ্ম কৰি যদি মানুহে বিক্ৰী কৰে, তেতিয়াহ'লে গৃহিণীসকলৰো খুব সুবিধা হয় যে মাছৰ টেঙাখন বনাওঁতে ঔটেঙা এটা বিচাৰি যাব নালাগে, বা বজাৰত নাপালোঁ বুলি মাছৰ টেঙা নবনোৱাকৈ নাথাকিলেও হ'ব। আমি পেকেটত যদি পাউডাৰ ফৰ্মত ঔটেঙাৰ গুড়ি পাওঁ, তেতিয়াহ'লে আমি প্ৰত্যেক দিনাখনে যেতিয়া মন যায় মাছৰ টেঙা আমি বনাব পাৰোঁ। সেইধৰণে ধৰি লওক পনিয়ল বা লেটেকু ইত্যাদি আমি যদি ডিহাইড্ৰেটেড ফৰ্মত যদি আমি প্ৰিজাৰ্ভ কৰি থওঁ, শুকুৱাই যদি থওঁ, সেইটো আমি বছৰৰ যিকোনো সময়তে আমি ব্যৱহাৰ কৰি তাৰ যিখিনি ঔষধি গুণ বা নিউট্ৰিচনেল যিখিনি গুণ, সেই সকলোখিনি অসমৰ ৰাইজে পাব পাৰিব।
0: হয়, আজিৰ তাৰিখত আমি বিভিন্ন ফল মূল তেনেকুৱাকে ড্ৰাই ফৰ্মত পাওঁ, শুকান অৱস্থাত, যেনে শুকান আমলখি পোৱা যায়, শুকান আদা পোৱা যায়, আৰু কিচমিচটো আমি গমেই পাওঁ, সেইটো আঙুৰ শুকুৱাই পেলাই প্ৰস্তুত কৰা হয়। এতিয়া শেহতীয়া আমি যিখিনি পাইছোঁ যে গৱেষণাত আপুনি ক'লে যে ঔটেঙাৰ তেনেকৈ পাউডাৰ কৰিব পাৰি, আৰু শেহতীয়া গৱেষণাৰ কথা কিছু জনাব নেকি এই ক্ষেত্ৰখনত, যাতে আমি অকণমান সম্ভাৱনাৰ দুৱাৰ এখন যাতে আমি অকণমান স্পষ্টকৈ যাতে দেখিবলৈ পাওঁ।
2: হয়, এই ক্ষেত্ৰত মই দুটা উদাহৰণ দিব বিচাৰিম।
0: হয়,
2: আপুনি যিটো ক'লে এই নতুন নতুন বস্তু আমাৰ ওলাই আছে,
0: হয়,
2: এতিয়া আমাৰ এজন বৰপেটা ৰোডত আমাৰ এজন খুব অগ্ৰণী মানে তেখেতে ব্যৱসায়ী আছে, তেখেতে আমাৰ বিভাগৰ পৰাই মানে ছাবচিডি লৈ পেলাই এটা ডিহাইড্ৰেশ্যন ফুড হেৰিবিলাক ডিহাইড্ৰেশ্যন কৰাৰ কাৰণে তেওঁ এটা ইউনিট বহুৱাইছে।
0: হয়,
2: এই ইউনিটটোত মই দেখা পালোঁ যে তাত আনাৰস, তাৰপিছতে আপোনাৰ ষ্ট্ৰবেৰী, কঁঠাল, তেনেকুৱা ধৰণৰ চব ধৰণৰ মানে যদি আমি ফল মূল চাওঁ, তেওঁ একেবাৰে শুকাই তাৰ পৰা পানীটো নোহোৱা কৰি দিছে,
0: কঁঠালো শুকুৱাইছে,
2: কঁঠালো শুকুৱাই দিছে, আৰু নোহোৱা কৰি তাত সৰু সৰু পেকেটত ভৰাই তেওঁ বিক্ৰী কৰি আছে,
0: বিক্ৰী কৰিছে।
2: আৰু তাত মই সেইটো মই টেষ্ট কৰিছিলোঁ, আৰু টেষ্ট কৰি মই দেখা পালোঁ যে তাৰ মুখত দিয়াৰ পিছতে ইমান শুকান বস্তুটোৰ পৰা আমি যাতে একদম ফ্ৰেছ ফল এটা খালে যেনেকুৱা এটা
0: সোৱাদ
2: পাওঁ,
0: সোৱাদটো
2: একেবাৰে কম হোৱা নাই।
0: এইখিনিতে আমি কথা

0: এইখিনি আৰু পাতিম। এতিয়া ফোন আহিছে কলাৰগৰাকী, আমি ফোনটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ নামটো ক'ব?
1: মোৰ কথা হ'ল কি, এতিয়া বৰ্তমান আমাৰ যিবোৰ থলুৱা ফল মূল মানে আমাৰ গাঁৱে ভূঞে যিবোৰ যেনেকে ধৰক মধুৰি আম বা পনিয়ল এই ধৰণৰ যিবোৰ আমাৰ থলুৱা খাদ্যবোৰ আছিলে, ফল মূলবোৰ আছিলে, সেইবোৰ এতিয়া মানে কিছু পৰিমাণে তাৰমানে আমাৰ গাঁও অঞ্চলত কিছু যিটো আগৰ যি ধৰণৰ এভেইলেবিলিটি আছিলে সেইটো যেন কমি গৈছে এতিয়া। তো সেইটোৰ কাৰণে আমি কি ধৰণে তাৰমানে সেইটো অকণমান বৃদ্ধি কৰিবৰ কাৰণে বা বজাৰ দখল কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা মানে ল'লে আৰু সেই আগৰ যিখন বজাৰ সেই বজাৰখন পাব পাৰোঁ বা তাতকৈ বেছি মানে আমাৰ যিখিনি গাঁও গ্ৰামাঞ্চলৰ যিখিনি ধৰক কৃষকসকল আছে তেওঁলোকে মানে উন্নতি লাভ কৰিব পাৰে।
0: আপুনি মানে থলুৱা ফল মূলৰ কেৱল জনপ্ৰিয়তাটোৱে নহয় উৎপাদনো কম হোৱা আপুনি দেখিবলৈ পাইছে নহয় জানো?
1: হয় হয় হয়, উৎপাদনটো মানে কিছু পৰিমাণে কমিছে। আগতে যিটো আমি ধৰক মধুৰি আমি আমাৰ যেনেকে লমালমে লাগিছিলে আজি সেইটো মই মানে দেখা নাপাওঁ।
0: ঠিক আছে, আপোনাৰ আপোনাৰ মনলৈ যিটো প্ৰশ্ন আহিছে নিশ্চয় আমাৰ সমল ব্যক্তি দুগৰাকীয়ে জনাব। হয় কি ক'ব?
2: ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে। আপুনি একেবাৰে সঠিক প্ৰশ্ন কৰিছে, কাৰণ আমি দেখা পাইছোঁ যে আমাৰ যিবিলাক থলুৱা মানে হেৰি আছিলে, ভেৰাইটি আছিলে, সেই ভেৰাইটিবিলাক এতিয়া সদ্যহতে কিছু পৰিমাণে কমি যোৱা আমি দেখা পাইছোঁ। আৰু ইয়াৰ কাৰণটো আমি চাব গ'লে আমি দেখা পাওঁ যে যিবিলাক নতুন নতুন উন্নত জাতৰ যিবিলাক আপোনাৰ ফল মূলৰ বীজ আমি এতিয়া মানুহে ৰোপণ কৰিছে আৰু সেইবিলাকৰ আপোনাৰ উৎপাদনো বৃদ্ধি বেছি হয়, গতিকে আজিকালি সেইকাৰণে মানুহে পুৰণা যিখিনি আমাৰ থলুৱা জাত আছিলে সেই জাতটো মানে অলপ কৰাৰ পৰা আঁতৰি আহিছে। কিন্তু আমাৰ এতিয়া চৰকাৰ আমাৰ বিভাগৰ পৰা আমি চিন্তা কৰি থকা হৈছে যাতে আমি এক এই যিখিনি থলুৱা আমাৰ ফল মূলবিলাকৰ যিবিলাক সংৰক্ষণৰ কাৰণে সেই তাৰে পুলি মানে হেৰি কৰি পুলি নাৰ্চাৰী বনাই আমি আমাৰ কৃষকক যদি যোগান ধৰোঁ আৰু তেনেকৈ যদি এটা অলপ আৰু আমি বঢ়াব পাৰোঁ, মই ভাবোঁ নিশ্চয় এই আমাৰ যিখিনি আমাৰ সোৱাদ মানে থলুৱা যিটো আমাৰ এটা নিৰ্দিষ্ট সোৱাদ আছে সেই সোৱাদখিনি আমি আকৌ ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিম।
0: এতিয়া মানে কথাটো এনেকুৱা হৈছে যে আমাৰ ঘৰৰ বাৰীত লাগি থকা ফল মূল কেইজোপায়ো তাৰমানে প্ৰতিযোগিতাত নামিবলগীয়া হৈছে। বাহিৰৰ এতিয়া আমি দেখিছোঁ বাহিৰৰ একো একোটা মধুৰি আমাৰ ইমানটো এটাই হয়তো প্ৰায় আধা কেজি ওজনৰ কেতিয়াবা হৈ যায়গৈ, গতিকে সেইটোৰ গুটিবিলাক কম থাকে, কোমল হয়, মঙহ বেছি থাকে আৰু সেইটো খাই যিটো আৰাম পাব আমাৰ থলুৱা যিটো মধুৰি আম থাকে, মধুৰি আমৰ কথাই কৈছোঁ, গুটিবোৰ টান টান থাকে, কিছুমানে চুবাবলৈও অকণমান দিগদাৰ পায়, গতিকে এনে ক্ষেত্ৰত আচলতে আমাৰ প্ৰত্যেকে আমাৰ যাৰ নিজা বাৰী আছে তেওঁলোকেও উন্নত জাতৰ ফালে হয়তো আগবাঢ়িব পাৰে। আৰু যিবিলাক থলুৱা ফল মূল আছে একেবাৰে থলুৱা ফল মূল, এতিয়াতো আমি ঔটেঙাটো বা নগা টেঙাটোতো ক'ৰবাৰ পৰাতো ইয়ালৈ অহাটোৰ প্ৰয়োজন নাই নহয় জানো, সেইবোৰ আমাৰ একেবাৰে থলুৱা, গতিকে সেইবিলাকৰ সেইকাৰণে আজি আমি মূল্য সংযোজনৰ বিষয়টো আনিছোঁ।
2: এটা কথা আপুনি আমি চাব লাগিব যে যিবিলাক আমাৰ বাহিৰৰ পৰা আমি যিখিনি জাত আমি আজি আনিছোঁ সেই জাতৰ যিটো নিউট্ৰিচনেল যিখিনি তাত কণ্টেণ্ট আছে বা কিন্তু আমাৰ যিখিনি থলুৱা ফল মূল আছে তাৰ কিন্তু নিউট্ৰিচনেল ভেলুটো বহুত বেছি,
0: বহুত বেছি।
2: সেইটো কিন্তু আমি যেতিয়া সেই আমাৰ থলুৱা ফল মূলবিলাক আমি যেতিয়া বজাৰলৈ উলিয়াই দিম তেতিয়া আমি তাক আমাৰ তাত কি ধৰণৰ নিউট্ৰিচন থাকে, কি কি বস্তু থাকে আমি সেইখিনি হাইলাইট কৰিবলৈ চাবলৈ তেতিয়াহে সেই বস্তুটোৰ আদৰ আকৌ মানুহৰ ওচৰত বাঢ়িব।
0: হয়,
3: আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে যিহেতু আমি আজি থলুৱা ফল মূলৰ কথাই পাতি আহিছোঁ আৰু তেখেতে সোধামতে মানে কিয় কমি গৈছে বুলি সুধিছে, যিহেতু বজাৰত বিভিন্ন ধৰণৰ আজিকালি বিদেশী ফল মূলসমূহো উপলব্ধ আৰু সেইবিলাক খুব সহজলভ্য হৈছে আৰু আমাৰ যিবিলাক থলুৱা ফল মূল সেইবিলাকৰ মানে লাভ কৰিবলৈ অলপ দিগদাৰ হয়, গতিকে সেইটোও এটা কাৰণ হ'ব পাৰে যে আমাৰ থলুৱা ফল মূলসমূহ যিবিলাক মানুহৰ বাৰীত আছিলে সেইবিলাক আজিকালি মানুহে বাৰীৰ পৰা আঁতৰাই দিবলৈ বিচাৰিছে, কাৰণ তাৰ পৰা তেওঁলোকে উপাৰ্জন কেনেকৈ কৰিব সেইটো তেওঁলোকে বুজি পোৱা নাই। কৃষকসকলে মানে কেনেধৰণে সেই গছ কিজোপাৰ পৰানো

0: উপাৰ্জন কৰিব পাৰি। ধৰি লওক আপুনি ঠেকেৰা জোপাকে ধৰক বা নগা টেঙা জোপাকে ধৰক, তেওঁলোকে কেনেধৰণে বেছি উপাৰ্জন কৰিব লাগিব সেইটো তেওঁলোকে গম পোৱা নাই। কিন্তু এই এই ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাওঁ, মূল্য সংযোজন কৰিবলৈ যদি বিচাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই ফল মূল থলুৱা ফল মূলসমূহৰ যথেষ্ট জনপ্ৰিয়তা বাঢ়িব আৰু আমাৰ কৃষক ৰাইজে সেইসমূহৰ পৰাও যথেষ্ট লাভ কৰিব পাৰিব। কিন্তু তাৰ কাৰণে কিছুমান কথা মন দিব লাগিব, যেনেকৈ ভেলু এডিশ্যনৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা আছে, সৰু প্ৰচেচিং ক্ষুদ্ৰ প্ৰচেচিং ইউনিট এটা ডেভেলপ কৰা, তাৰ কাৰণে চৰকাৰী চৰকাৰৰ পৰা সুবিধা কেনেকৈ পাব পাৰি। আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ স্কিমো উলিয়াইছে, যেনেধৰণে এখন গাঁও এটা প্ৰডাক্ট, সেনেধৰণে এখন গাঁৱৰ সকলো মানুহে লগ লাগি যদি যিকোনো এটা প্ৰডাক্ট ডেভেলপমেণ্টত মন দিয়ে, বা যিখন গাঁওখনত বোলে অকল নগা টেঙাৰ গছ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে আছে আৰু এজোপা ফুল গ্ৰোন নগা টেঙাৰ পৰা প্ৰায় 40-50 কেজিমান আপুনি পাব পাৰিব ভাল ধৰণে যদি তাক খেতি কৰে, প্ৰতিপালন কৰা যায়। গতিকে গোটেই গাঁওখনত যদি নগা টেঙাৰ গছ আছে, সেই নগা টেঙাৰ পৰা আপুনি আচাৰ বনালে সহজ হয়, আচাৰ বনালে তাৰ ভাল ধৰণে যদি ব্ৰেণ্ডিং কৰে, আজিকালি ছ'চিয়েল মিডিয়া আছে, ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰৰ থ্ৰু যদি আপোনালোকে মাৰ্কেটিং কৰে, ই কমাৰ্চ প্লেটফৰ্মবিলাক যদি আমাৰ কৃষক ৰাইজে ব্যৱহাৰ কৰিব পাৰে, তেনেদৰে কৰিলে এই থলুৱা ফল মূলসমূহৰ পৰাও যথেষ্ট লাভ হ'ব বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত খালি আমাৰ সকলোৰে মানে সহযোগিতাৰ দৰকাৰ হ'ব, যেনে আমাৰ বৈজ্ঞানিকসকলৰো সহযোগিতা লাগিব, আমাৰ চৰকাৰৰ সহযোগিতা লাগিব, গোটেই মানুহখিনিয়ে যদি একেলগে আমি সহযোগ কৰোঁ সন্মিলিত প্ৰচেষ্টা, আমি আমাৰ থলুৱা ফল মূলসমূহ সংৰক্ষণো কৰিব পাৰিম আৰু তাৰ চাহিদাও যথেষ্ট
1: বৃদ্ধি হ'ব। হেল্ল' নমস্কাৰ, আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা কৈছে আপুনি?
2: হয় মই কৃষক অঞ্জন লিম্বু গোলাঘাটৰ পৰা কৈছো।
1: গোলাঘাটৰ পৰা হয়।
2: আমাৰ এখন এফপিচি আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, নাম অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড।
1: হয়, কি নাম বুলি ক'লে?
2: 1500 কৃষক আৰু 1500 হেক্টৰ জৈৱিক পদ্ধতিত খেতি কৰোঁ।
1: হয়,
2: আদা আৰু হালধি শাক পাচলিৰ লগতে আমি যেনে আমাৰ নেমু টেঙা, ঔটেঙা, কঁঠাল, মুদুৰি আদি আমি এইবোৰ খেতি কৰা হয়। তো মোৰ প্ৰশ্নটো হ'ল ছাৰ, আমি খেতি কৰোঁ আৰু ফচলো হয় কিন্তু আমি উচিত মূল্য নাপাওঁ, আৰু সেইটোকে মোৰ প্ৰশ্নটো। গতিকে এসময়ত মানে বহুত প্ৰডাকশ্যনটো হৈ যায়, চাপ'জ নেমু যেতিয়া শ্বৰ্টেজ হৈ যায় তেতিয়া মানে কিছু দাম পায় কৃষকে, তাৰপিছত যেতিয়া এভেইলেবল হয় তেতিয়া মানে কি হ'ল মানে বেপাৰীয়ে নোলোৱা হৈ যায় ইমান হিউজ কোৱান্টিটিত হয়। সেইকাৰণে মানে যিটো থলুৱা ফল মূলৰ যিটো বজাৰ আৰু মূল্যৰ ক্ষেত্ৰত আপোনালোকৰ পৰা আমি কি সহায় সহযোগৰ আশা কৰিব পাৰিম?
1: আমি আপোনাৰ এই যিটো প্ৰশ্ন ইয়াৰ উত্তৰটো আমি অৰূপ শৰ্মা ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ, তেখেতে হয়তো নিশ্চয় এটা ভাল সমাধান দিব পাৰিব।
3: হয়, ধন্যবাদ লিম্বু ডাঙৰীয়া, আপুনি খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে আৰু মই আপোনাৰ প্ৰশ্নৰ পৰা গম পালোঁ যে আপুনি এটা কৃষক এফপিচিৰ লগত জড়িত হৈ আছে আৰু আপোনালোকৰ প্ৰায় 1500 কৃষক আপোনালোকৰ লগত জড়িত আছে আৰু আপোনালোকে অৰ্গেনিকভাৱে কৃষি কাৰ্য কৰি আছে, এইটো এটা খুব ভাল কথা হৈছে। আৰু যিহেতু আপোনালোকৰ 1500 কৃষক আছে, আপোনালোকৰ এটা আটাইতকৈ ডাঙৰ এডভান্টেজ আছে কি যে আপোনালোকে 1500 কৃষকৰ যিখিনি তেওঁলোকৰ থলুৱা ফল মূলৰ বাগিচা আছে, বা আমাৰ জেনেৰেলি কি হয় আমাৰ মানুহৰ ঘৰত হোমষ্টেড গাৰ্ডেন বা যিখিনি আমাৰ বাৰী, বাৰীতে আমাৰ বিভিন্ন ধৰণৰ থলুৱা আমাৰ ফল মূলৰ গছ গছনি থাকে। গতিকে আমি 1500 মানুহৰ পৰা যদি আপুনি এই বস্তুখিনি কালেকশ্যন কৰি লয় আৰু যিহেতু আপোনালোকৰ FPO বনাইছে বা FPC বনাইছে, আপোনালোকৰ তাত যদি সৰু সৰু কিছুমান প্ৰচেচিং ইউনিট বনায়, প্ৰচেচিং ইউনিট বনাই যিখিনি আপোনালোকে কৈছে যে নেমু টেঙা আপোনালোকৰ হাতত আছে, মধুৰি আম আছে, আৰু নেমু টেঙাৰ পৰা যদি আপোনালোকে যিখিনি কনচেনট্ৰেট জুচটো আমি যদি উলিয়াই লওঁ, সেইখিনি যদি আপোনালোকে সংৰক্ষণ কৰি ৰাখে, তেতিয়া পিছত আপোনালোকে বজাৰত এইখিনি যথেষ্ট দাম পাব বুলি মই আশা কৰিছোঁ। আৰু লগতে আপোনালোকে

0: আৰু আমাৰ যিখিনি আন অন্য ধৰণৰ ফল মূল আছে তাৰ পৰা আপোনালোকে মধুৰি আমে কওক বা আনাৰসে কওক, এইবিলাকৰ পৰা আপোনালোকে জামজেলি বা আৰু তাৰ পৰা পাইনাপলৰ পাল্পখিনি যদি আপোনালোকে উলিয়াই পেলাই তাক সংৰক্ষণ কৰি ৰাখে, ৰাখি পেলাই ভাল ধৰণে যদি ব্ৰেণ্ডিং কৰি আমি এখন ভাল বজাৰলৈ উলিয়াই দিব পাৰোঁ, নিশ্চয় উচিত মূল্য পাব বুলি মোৰ বিশ্বাস আছে।
1: হয়, আমাৰ আৰু এটি ফোন কল আহিছে, আমি লৈ লৈছোঁ। হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে?
2: অঁ, মই নলবাৰীৰ পৰা কৈছিলোঁ, মোৰ নাম দীপেন চন্দ্ৰ বৈশ্য।
1: হয় বৈশ্য ডাঙৰীয়া,
2: হয়, মই অৰুচৰ মাছৰ কথা এটা সুধিব বিচাৰিছিলোঁ।
1: হয়,
2: যিহেতু আপোনাৰ আমাৰ হৰ্টিকালচাৰৰ ক্ষেত্ৰত আমাৰ গাঁও অঞ্চলত তাৰমানে আমাৰ যিটো অঞ্চল এই অঞ্চলত যথেষ্ট তাৰমানে আপোনাৰ হেৰি আছে, এই যিখিনি ফল মূল মানে ছিজনেল ফল মূল আছে, কিন্তু ইয়াত ডাঙৰ এটা অসুবিধা হৈছে কি, ইয়াত

0: আমাৰ হৰ্টিকালচাৰৰ ক্ষেত্ৰত আমাৰ গাঁও অঞ্চলত তাৰমানে আমাৰ যিটো অঞ্চল এই অঞ্চলত যথেষ্ট তাৰমানে আপোনাৰ হেৰি আছে, এই যিখিনি ফল মূল মানে ছিজনেল ফল মূল আছে। কিন্তু ইয়াত ডাঙৰ এটা অসুবিধা হৈছে কি, ইয়াত সংৰক্ষণৰ এটা বহুত ডাঙৰ এটা সমস্যা আছে, যে ধৰক ছিজনত আমাৰ যিখিনি ফল মূল আহে বজাৰত খুব কম সংখ্যকে বিকিব পাৰে, আৰু অধিক সংখ্যক আমাৰ কি হয় আপোনাৰ ঘৰতে বেয়া হৈ যায়। আমি যদি গাঁও অঞ্চলত তেনেধৰণৰ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া খেতিয়কখিনিও যথেষ্টখিনি লাভৱান হ'ব পাৰে, আৰু মানে আমাৰ ধৰক এটা অৰ্থনৈতিকভাৱে আমাৰ গাঁওখন অকমান আগবাঢ়ি যাব পাৰি। আৰু তেতিয়া এইটোৰ ক্ষেত্ৰত তেখেতে আমাক ককা এটা যদি পৰামৰ্শ দিয়ে বৰ ভাল আছিলে।
1: নিশ্চয় নিশ্চয়, আপুনি আমাৰ অনুষ্ঠানটো শুনক, ৰেডিঅ' ছেটত আপুনি উত্তৰটো পাব।
2: ধন্যবাদ বৈশ্য ডাঙৰীয়া।
1: সংৰক্ষণৰ কথাটো তেখেতে উল্লেখ
2: কৰিছে, মই আগতে কলোৱেই, আপুনি সংৰক্ষণ কৰিবলৈ হলে আপোনালোকৰ মানে ব্যক্তিগতভাৱে কৰাতকে মই ভাবো আপোনালোকে যদি এটা গ্ৰুপ গঠন কৰে বা এপিঅ' বা ধৰক ছেল্ফ হেল্প গ্ৰুপ যিখিনি আমাৰ আছে, তেনেকুৱা ধৰণে আপোনালোকে চিন্তা কৰিলে বেছি ভাল হ'ব। কাৰণ কি, বস্তু এজন ব্যক্তিগত কৃষকৰ ঘৰত আপুনি বহুখিনি বস্তু আপুনি নাপাব পাৰে, গতিকে আমি যদি ৰাইজৰ পৰা আমি বস্তুখিনি গোটাই লৈ যদি আমি গোট হিচাপত আমি তাত কিছুমান মাইক্ৰ ইণ্ডাষ্ট্ৰী আমি বহাই লওঁ, জাম জেলি কৰাকে কওক বা তেনেকুৱা বিভিন্ন ধৰণৰ, আমাৰ বাইদেউ ইতিমধ্যে কৈছে তেনেকুৱা যদি আমি বস্তুবিলাক কৰি ল'ব পাৰোঁ, তেতিয়া মই ভাবোঁ এই যিখিনি আমাৰ শস্য এনেই নষ্ট হয় সেইখিনিক আমি সংৰক্ষণ কৰি ৰাখিবলৈ আমি সুবিধা পাম, আৰু আমাৰো আমাৰ ডিপাৰ্টমেণ্টতো বিভিন্ন ধৰণৰ আঁচনি আছে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আৰু নিশ্চয়কৈ আমি আপোনালোকক সহায় কৰিবলৈ পালে আমি খুব আনন্দিত হ'ম।
1: এতিয়া আমি যিহেতু মূল্য সংযোজনৰ কথা কোৱা হৈছে আৰু তাতে সংৰক্ষণৰ কথা কোৱা হৈছে, এতিয়া আমি যদি বাৰীৰ আমাৰ অসমৰ মানুহৰ গাঁৱৰ বাৰীবিলাকলৈ চাওঁ, কাজি নেমু একোজোপা ইমানকৈ লাগে, তলত পকি সৰিছে নষ্ট হৈ যায়, গতিকে বহুত সময়ত আমি এই মূল্য সংযোজনৰ কথাখিনি ভাবিবই লাগিব। আমাৰ আৰু এটা ফোন কল আহিছে, আমি শেষৰ ফোন কলটো লৈ লৈছোঁ কাৰণ আমাৰ হাতত বেছি সময় নাই। হেল্ল' হেল্ল' হয় নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে?
3: হয় মই নগাঁৱৰ পৰা কৈছো, ৰিণি নাথে।
1: হয়
3: আপোনালোক আটাইলৈ নমস্কাৰ জনাইছো আৰু অনুষ্ঠানটি শুনি বৰ ভাল পাইছো। মোৰ প্ৰশ্নটো হ'ল বিভিন্ন ফলৰ কথা ক'লে কেনেকে সংৰক্ষণ বা কি ধৰণে কি কামত লগাব পাৰি আমি গম পাইছো। এবিধ ফল বিলম্বী টেঙা বুলি কয়, খুব লাগে, ডাল ভৰি ভৰি লাগে, এই ফলবিধ বহুত টেঙা নহয় জানো, মুখত দিব নোৱাৰে, গতিকে এই টেঙা ফলবিধ কেঁচাই খাব পাৰি যদিও টেঙাৰ কাৰণে বহুতে নাখায়, এনেই নষ্ট হয় আচলতে, চৰাই চিৰিকটিয়ে খায় যদিও বহুতখিনি পৰি নষ্ট হয়, এই টেঙাবিধৰ কি কৰিব পাৰি, কেনেধৰণে মানে আগলৈ সংৰক্ষণ বা ৰাখিব পাৰি, ব্যৱহাৰ কৰিব পাৰি, অকণমান জনালে ভাল পাম।
1: ঠিক আছে, ধন্যবাদ নাথ, আমি সেই কথাখিনি পাতি আছো, আপুনি অনুষ্ঠানটো শুনি থাকক, নিশ্চয় উত্তৰটো আপুনি পাব। আমি এতিয়া আহিছো যে এই মূল্য সংযোজন বা সংৰক্ষণ এই দিশত চৰকাৰী ফালৰ পৰা কেনেধৰণৰ সাহায্য আছে, কেনেধৰণৰ আঁচনি আছে, কাৰণ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আত্মসহায়ক গোট বা তেনেধৰণে APC গঠন কৰি আগবাঢ়িব লাগিব, আৰু তেওঁলোকে তাৰ বাবে নিশ্চয় নিৰ্দিষ্ট ঠাইত উচিত প্ৰশিক্ষণো ল'ব লাগিব, প্ৰশিক্ষণ লৈ তেওঁলোকে ইউনিট এটা স্থাপন কৰি তেওঁলোকে ধাপে ধাপে ক্ৰমে ক্ৰমে তেওঁলোকে শিকি যাব নতুন কথাবিলাক, আৰু তেনেকৈ এদিন গোটেই বজাৰখন দখল কৰিব পাৰিব, গতিকে তাৰ সহায়ক হোৱাকৈ কেনেধৰণৰ আঁচনি আছে?
2: হয়, এতিয়া আমি যদি চৰকাৰী আঁচনিৰ বিষয়ে চাবলৈ যাওঁ, আমাৰ কেইটামান আঁচনি আছে, মই এটা হ'ল আপোনাৰ PMFME বুলি কয়,
1: PMFME
2: হয় এইটো প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ স্কীম।
1: হয়,
2: এই স্কীমটোৰ অধীনত আমাৰ কৃষক ৰাইজক ছিড কেপিটেল মানে তেখেতসকলক মূলধন এটা যোগান ধৰা হয় বা ক্ৰেডিট লিংক কৰি বেংকৰ লগত যোগাযোগ কৰিও তেওঁলোকক ছাবচিডি দিয়া হয়, যাতে তেওঁলোকে কিছুমান মাইক্ৰ' এণ্টাৰপ্ৰাইজ বনাব পাৰে, যিটো মই ক'লো যে জাম জেলি বনোৱা বা তেনেকুৱা ধৰণৰ যিখিনি উদ্যোগ আছে, ক্ষুদ্ৰ বেছি বহল ভিত্তিত নহয়, ক্ষুদ্ৰ উদ্যোগ কিছুমান বনাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা সুবিধা দিয়া হয়। দ্বিতীয়তে আপোনাৰ NABARD-এ আজি বহুতখিনি কাম কৰি আছে, তেওঁলোকেও এই থলুৱা ফল মূলৰ সংৰক্ষণৰ কাৰণে ইতিমধ্যে চিন্তা চর্চা করে আছে, এই বিষয়ে নিশ্চয় আপনাদের পরবর্তী সময় ভাল খবর।

0: লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নাবাৰ্ডৰ পৰাও আমাৰ বিভিন্ন ধৰণৰ FPOবিলাক গঠন কৰি দিয়া হয়,
1: হয়,
0: আৰু তেওঁলোকে এই ক্ৰেডিট যিখিনি কৰে সেই ক্ৰেডিটৰ সুবিধা তেওঁলোকে কৰি দিয়ে,
1: হয়।
0: আৰু আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা আমি মই জনাবলৈ আপোনালোকক পাই সুখী হ'ম যে আমাৰ যিটো উদ্যান শস্য খাদ্য সংশোধন সঞ্চালকালয় আছে, আমি প্ৰতি বছৰে কৃষকৰ আৰু যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে আমি কিছুমান ট্ৰেইনিং প্ৰত্যেক বছৰে আমি অৰ্গেনাইজ কৰোঁ। যেনে ধৰক জাম জেলি বনোৱা বা বেকাৰী প্ৰডাক্টছ বনোৱা, তাৰপিছত নাৰ্চাৰী কেনেকৈ কৰে, তাৰপিছত মাছৰুম খেতি কেনেকৈ কৰে, এই গোটেইবিলাক বস্তু বেলেগে বেলেগে তেওঁলোকৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হয়। আৰু আপোনালোকে জানি সুখী হ'ব যে এই ট্ৰেইনিংবিলাক কৰি কিন্তু আমাৰ যিখিনি আগতে ট্ৰেইনিং ল'লে তেনেকুৱা বহু ধৰণৰ মানে আমাৰ উদ্যমী আজি ওলাইছে যিয়ে ট্ৰেইনিঙৰ পিছত তেওঁলোকে নিজাকে কিবা এটা কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু ফলপ্ৰসূ হৈছে। আমাৰ মই এগৰাকী দুগৰাকী মহিলা আছে আমাৰ, তেখেতসকলৰ মই নাম ল'বই লাগিব। আমাৰ তেওঁলোকে কৈছে কি এই যিটো থলুৱা ফল মূল ধৰক লেটেকু পনীয় তেনেকুৱা ধৰণৰ ফল মূলৰ পৰা মানে ৱাইন প্ৰস্তুত কৰিছে,
1: হয়,
0: আৰু খুব সুন্দৰ মানে তেওঁলোকৰ কোৱালিটি হৈছে। আৰু তেওঁলোকক আমি যোৱা বছৰ দিল্লীত আমাৰ যিখন বায়'কেক বুলি এখন খুব ডাঙৰ এক্সিবিশ্যন হয় আমি তাত তেওঁলোক লৈ গৈছিলোঁ আৰু আমি দেখিলোঁ তাত বিভিন্ন ধৰণৰ ৱাইনৰ কোম্পানী আহিছিলে, কিন্তু তেওঁলোকৰ ৱাইনটো ইমানেই বেছি মানে মানুহে ভাল পালে যে তেওঁলোকে দুদিনতে মানে গোটেই বস্তুখিনি তেওঁলোকে তেনেকুৱা ধৰণৰ অকল মই উদাহৰণ দিছোঁ, আদাৰ পৰাও বনাইছিলে তেওঁলোকে, সেই তেনেকুৱাকৈ কিন্তু মানে মানুহ এতিয়া আগবাঢ়ি আহিছে।
1: হয়, তাৰমানে আমি মন কৰিছোঁ যে আমি খাদ্য মূল্য সংযোজন বুলি কোৱাৰ লগে লগে বা খাদ্য সংশোধন বুলি কোৱাৰ লগে লগে অকল জাম জেলি বা আচাৰতে সীমাবদ্ধ নাথাকে, আমি বেলেগ বেলেগ পাউডাৰ ফৰ্ম বা ৱাইনেৰী যিটো আপুনি ক'লে যে ৱাইন প্ৰস্তুত কৰিছে তাৰ ফালৰ পৰা, গতিকে ৱাইনেৰীৰ ফালেও কোনোবা আগবাঢ়িব পাৰে, কাৰণ কেনেবা আমাৰ যিমানখিনি আমাৰ সমল আছে থলুৱা ফল মূলৰ ক্ষেত্ৰত ৱাইনেৰীৰ দিশত যদি আগবঢ়া যায় তেতিয়াহ'লে বৃহৎ বজাৰ এখন
0: এইটো মূল্যটো বেছি পায়, ৱাইনৰ আপোনাৰ দামটো জানে আপুনি,
1: হয়,
0: বহুত বেছি পায়,
1: বহুত বেছি
0: লাভটো বেছি
1: লাভ পাব পাৰে। আৰু এই ক্ষেত্ৰত বৰ্ণালী গগৈ ডাঙৰীয়া আপুনি অথনি ঠেকেৰাৰ কিছু কথা আপুনি কৈ আছিলে, সেই বিষয়ত আপুনি ক'ব নেকি যে ঠেকেৰাটোৱে কিয় বজাৰখনৰ প্ৰতিযোগিতাত আচলতে তিষ্ঠি থাকিব পাৰে পুষ্টিগুণৰ?
2: ঠেকেৰা আমি জানোৱেই যে এইটো আমাৰ অকল ফল বুলিয়েই নহয়, ই আমাৰ বহু ক্ষেত্ৰত ছ'চিয়েল যিখিনি আমাৰ প্ৰগ্ৰেম হয় সেয়াতো বিহুত বিশেষকৈ বিহুৰ সময়ত আমি বৰ ঠেকেৰাটো ইউজ কৰোঁ, তাৰপাছতে কুজি ঠেকেৰাটো আমি প্ৰায়ে শুকুৱাই ঘৰত থওঁ কাৰণ ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিজ বহুত বেছি। ইয়াৰ উপৰিও কি হয়, সাধাৰণতে টেঙাজাতীয় ফলত যিটো এচিড থাকে যাক সাধাৰণতে চাইট্ৰিক এচিড বুলি কয়, তাৰ সলনি এই ঠেকেৰাজাতীয় ফলবিলাকত আমি হাইড্ৰক্সি চাইট্ৰিক এচিড বুলি এবিধ এচিড পাওঁ, যিটো এচিডৰ বাবে আমি মানে আমাৰ যিটো আজিকালি ৱেট লছ প্ৰগ্ৰেম, আমি যিটো মানে মেদ বহুল ওজন কমাবলৈ যিবিলাক প্ৰগ্ৰেম হয় সেইবিলাকত আমি খুব হাইড্ৰক্সিচাইট্ৰিক এচিডে খুব সহায় কৰে, কাৰণ ইয়াৰ মানে বিপৰীত প্ৰতিক্ৰিয়া নাথাকে, পাৰ্শ্বক্ৰিয়া একো নাথাকে। যেনেদৰে চাইট্ৰিক এচিড থাকিলে টেঙা নেমু যদি আমি ৰাতিপুৱা সদায় ব্যৱহাৰ কৰোঁ কিছুমানৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু হাইড্ৰক্সিচাইট্ৰিক এচিডৰ তেনেধৰণৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নাথাকে। গতিকে কোনো যদি যুৱ প্ৰজন্ম ওলাই আহে যে এই ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ বিচাৰে, যে বেছিক জাম জেলি পিকল নবনায় বেলেগ কিবা কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেধৰণৰ কামতো তেওঁলোকে আগবাঢ়িব পাৰে। আৰু এটা ইয়াতে ক'ম যে আমিতো ঔটেঙাৰ বীজটোৰ কথা আমাৰ অসমীয়া ৰাইজে চবেই জানেই যে ঔটেঙাৰ বীজটো আমি সাধাৰণতে মহিলাসকলে মানে মূৰত উফি হ'লে মানে ব্যৱহাৰ কৰোঁ, গতিকে সেই বীজটো বিজলুৱা যিটো অংশ তাৰ পৰাও যদি কোনোবাই ব্ৰেণ্ডিং কৰি এটা শ্বেম্পু উলিয়াব বিচাৰে সেই ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে, কিন্তু তাৰ কাৰণে অলপ ৰিচাৰ্চৰ মানে গৱেষণা আৰু দৰকাৰ হ'ব।
1: আমাৰ সময় যিহেতু একেবাৰে শেষত উপনীত হৈছেহি, গতিকে থুৰতে প্ৰশিক্ষণৰ কাৰণে আমি ক'ত যোগাযোগ কৰিব লাগিব?
0: প্ৰশিক্ষণৰ কাৰণে আমাৰ উদ্যান শস্য আৰু খাদ্য সংশোধন সঞ্চালকালয়ৰ ফালৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বাতৰি কাকত যোগেও মানে বিজ্ঞাপন দিয়া হয়, আপোনালোকে সেইটো খবৰ ৰাখিব আৰু সময়ত আপোনালোকে নিশ্চয় তাত আপোনালোকে আবেদন কৰিলে আপোনালোকে সেই প্ৰশিক্ষণ কাৰ্যসূচীত যোগদান কৰিব পাৰিব।
1: ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে আজি আমাৰ অনুষ্ঠান আছে।

0: বিলিম্বিটো যিহেতু টেঙা হয় গতিকে সেইটো আপুনি আচাৰ বনাব পাৰে খুব সুন্দৰভাৱে, আৰু যদি আচাৰ বনাব নিবিচাৰে তেতিয়াহ'লে আপুনি বিভিন্ন ধৰণৰ বিভাৰেজ পানীয় প্ৰস্তুত কৰিব পাৰে, অকল বিলিম্বি ৰসৰ পৰাও পানীয় প্ৰস্তুত কৰিব পাৰিব, আৰু যদি বিচাৰে কোনোবা এটা বেলেগ ফলৰ লগত ব্লেণ্ডিং কৰি আধা বিলিম্বিৰ জুচ আধা বেলেগ ফলৰ জুচ মিশ্ৰণ কৰিও আপুনি আৰ টি এছ অথবা স্কোৱাছ এনেধৰণৰ পানীয় প্ৰস্তুত কৰিব
1: পাৰে। আমি থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ বিষয়টো আচলতে বহুত বৃহৎ, আৰু তাৰ কাৰণে যিসকল উদ্যমী আছে, নতুন উদ্যোগী আছে, তেওঁলোক আগবাঢ়ি আহিব লাগিব, উচিত প্ৰশিক্ষণৰ যোগেদি তেওঁলোক আগবাঢ়িব লাগিব, আৰু তাৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াবলৈও নাবাৰ্ডাৰ দৰে প্ৰতিষ্ঠান সাজু হৈ আছে, চৰকাৰ সাজু হৈ আছে, গতিকে তেওঁলোকৰ আগ্ৰহে আচলতে একেবাৰে মূলধনৰ আগৰ যিটো ষ্টেপ বুলি আমি ক'ব লাগিব। গতিকে ধন্যবাদ জনাইছোঁ আপোনালোক দুয়োগৰাকী আহিলে, অৰূপ শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈ, আপোনালোকৰ মূল্যৱান সময়খিনি আমাক দি সমৃদ্ধ কৰিলে, আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতা সমাজ আজিৰ অনুষ্ঠানটি শুনি উপকৃত হৈছে। আমি এইখিনিতে আজি আমাৰ অনুষ্ঠান সামৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ আটাইকেইগৰাকী শ্ৰোতাক যিসকলে আমালৈ ফোন কৰিলে, লগতে আমি ধন্যবাদ জনাইছোঁ ছ'চিয়েল মিডিয়াৰ দায়িত্ব থকা সৌৰভ আৰু সিপিনে ষ্টুডিঅ'ত থকা শিখামণি দত্ত আৰু জুৰি মাদাহিক, আৰু লগতে আজিৰ অনুষ্ঠান ইমানতে সামৰি মই ভাস্কৰ জ্যোতি আচাৰ্যই বিদায় লৈছোঁ। নমস্কাৰ,
2: ধন্যবাদ।
3: কৃষি জগত ফোন ইন লাইভ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
4: বাইদেউ চাকৰি পাই গলো।
5: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
4: নতুন মোবাইল, জিন্স, জ্যাকেট।
5: রবে হুনটু, স্যালারির আগতেই খরচ।
4: টোটালি কে লোন পোয়া যায় না?
5: প্রথমে বাজেট বনাবলই ঠিক, তার পিছত খরচ কর।
4: কিন্তু বা
5: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাসিব নোয়ারিবি।
4: ও বাইদেউ, পার্টি মুর বাজেট তোর।
6: আরবিআই কয়
7: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
8: সকলের বাবে সামাজিক সুরক্ষা, অটল পেনশন যোজনা, মোদীজির সংকল্প।
9: যোজনা উন নৌজওয়ানো কে লিয়ে হ্যায় তাকি আপ জব 60 সাল কে হোঙ্গে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে, আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
8: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেনচনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
10: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
11: কৰেক্ট,
10: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ।
11: যাবা
10: চোৱা, আহি গল না নতুন কিট বেগ।
8: RBI কয়
12: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
13: বেগেতে টিফিন পেক কৰা রাজু, মোবাইল এরা।
14: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই, পাই গলো, এতিয়াই কল করো বাইদেউ।
13: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে।
14: তেন্তে সঠিক নম্বর তো
13: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
14: আপনি তো বসাই দিলে বাইদেউ,
13: কামর পড়া নহয়।
6: RBI কয়
7: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি বৃন্দগান।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে এইদৰে কয়।
1: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্যই আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
0: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী SP সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়।

0: শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰছিদুল হুছেইনে এইদৰে কয়।
2: আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 46খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা চহৰৰ নয়াপাৰা ৰাজহুৱা ঈদগাহ মৈদানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা সমূহীয়া নামাজত 1500 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। জিলাখনৰ হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। উল্লেখযোগ্য যে বহু বছৰৰ পৰাই হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰি আহিছে।
1: একেদৰে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্তজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায়ে মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ 50টা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলুবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মেত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ

0: কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ৰাজ্যখনত 17 বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তি ৰাণী ডেকাই।
1: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
2: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে। ইয়াত মানে ৰিটাৰ্ণ এপ্লিকেশ্যন হেৰি দিছিলে যে তেওঁৰ বাগানীয়জনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি ডি চি পি ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ এছ আই সনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম। যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ, আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকক 4 জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ্ট ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4 জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তা চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মা গাউট, আৰ্থ্ৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক।

আব্দুল কাদিৰ আহমেদ ৰচিত বৃন্দগন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কাইলৈ পুৱা 9:20 মহাবাহু শাখাত প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে শুনিবলৈ নাপাহৰিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়ে আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অফ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পিছত তেওঁ দাৱাংগিৰিত থকা বিডিটি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। চলিত মাহৰ 30 তাৰিখে শ্ৰীৰাধাকৃষ্ণনে পানাজীত গোৱাৰ ৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান ভ্ৰমণ কৰিব। 31 তাৰিখে তেওঁ বেলথানগুৰিত চিৰি উদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে কৰ্ণাটকৰ শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পাছতে তেওঁ কেৰালামৰ কোটায়মত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা য়ানেছ য়ানছাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত শ্লোভেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উভয় দেশৰ জনসাধাৰণৰ উপকাৰ তথা সমৃদ্ধিৰ হকে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। আজি গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰায় 340 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এখন জনসভাত দিয়া ভাষণত তেওঁ এইদৰে কয়। শ্ৰীশ্বাহে কয় যে চৰকাৰে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ লগতে সীমান্ত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীশ্বাহে লগতে পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমা সুৰক্ষা বাহিনীক 600 হেক্টৰ ভূমি প্ৰদান কৰাৰ বাবে অভিনন্দন জনায়। আনহাতে শ্ৰীশ্বাহে বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে মাতৃভূমিৰ প্ৰতি তেওঁৰ জীৱনজোৰা দায়বদ্ধতা আৰু সৰ্বোচ্চ ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰা পুথিভঁৰাল, প্ৰাথমিক বিদ্যালয় ভৱনকে ধৰি বিভিন্ন ৰাজহুৱা সা সুবিধা মুকলি কৰে। সন্ধিয়া শ্ৰীশ্বাহে আহমেদাবাদৰ ভিমজিপুৰত ভাৰত মাতা স্কুৱেৰ আৰু চোলাত মাতা উমিয়াধাম চৌহদত এটা নতুন আৱাসগৃহ মুকলি কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্বাহিবাগ আৱৰ্ত ভৱনত সমাগত অলিম্পিক, কমনৱেলথ আদি খেলৰ আন্তঃগাঁথনি প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়ে আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়ে লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰ অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মে'ত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধাৰামায়ে দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ৰাজ্যখনত 17বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছাইপ্ৰাছত দেশখনৰ প্ৰধানমন্ত্ৰী নিকোছ ক্ৰিষ্টোডলিডেছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে ভূমধ্য সাগৰীয় অঞ্চলত ভাৰতৰ

স্বার্থজড়িত বিভিন্ন বিষয় সম্পর্কে আলোচনা করে। তেওঁ কয় যে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফল পৰিলক্ষিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ভিডিঅ' কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। এই ধনৰাশি লাভ কৰা আন ৰাজ্যকেইখন হ'ল ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, পাঞ্জাব, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশ। এই উপলক্ষে দিয়া ভাষণত শ্ৰীচৌহানে কয় যে দেশৰ কোনো দুখীয়া লোকে যাতে কেঁচা ঘৰত থাকিবলগীয়া নহয় তাক নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 4,95,00,000 গৃহ আবণ্টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰে 3,91,00,000 গৃহৰ অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে 3,00,00,000 অধিক ঘৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালৰ জীৱনৰ মান উন্নত কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা প্ৰায় 75% ঘৰ মহিলা অথবা পুৰুষ মহিলা উভয়ৰ নামত আবণ্টন কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেলেংগানাৰ কাজিপেট ৰেল নিৰ্মাণ গোটে অহা 5 বছৰৰ ভিতৰত 200খন ইণ্টাৰচিটি ৰেল নিৰ্মাণ কৰিব বুলি প্ৰকাশ কৰিছে। এই ৰেলসমূহ দেশৰ বিভিন্ন ঠাইত হ্ৰস্ব দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব। ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্ৰীবৈষ্ণৱে আজি কাজিপেট ৰেল নিৰ্মাণ গোটটোৰ কাৰ্যক্ষম হৈ থকা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই ৰেলসমূহৰ নিৰ্মাণে বহুসংখ্যক লোকক ৰেল যাত্ৰাক গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিবলগীয়া এই ৰেলসমূহে দেশৰ সেউজ আৰু স্বচ্ছ যাতায়াতৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তেওঁৰ মেঘালয় ভ্ৰমণত এখন বহুমুখী ইণ্ডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আয়োজনৰ প্ৰস্তুতিৰ বুজ ল'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডাভিয়াই অংশগ্ৰহণ কৰিব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে 30 মে'ত তেওঁ শ্বিলঙত ক্ৰীড়া প্ৰকল্পখনৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম স্থান হিচাপে পৰিগণিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰীড়া প্ৰশাসন আৰু কমনৱেলথ গেমছ 2030ৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ডিজিটেল পৰিৱেশতন্ত্ৰৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনত তথ্য প্ৰযুক্তি পৰামৰ্শদাতাসকলক নিয়োজিত কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ফেডাৰেচন আৰু নিৰ্দিষ্ট ডিজিটেল প্ৰণালীবোৰ সুচল কৰা আৰু প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ, খেলুৱৈ অংশগ্ৰহণ, প্ৰশাসন প্ৰক্ৰিয়া আৰু তৎকালীন সমন্বয়ৰ বাবে অধিক ফলপ্ৰসূ পৰিকল্পনাৰ ব্যৱস্থা কৰা। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া মহিলাৰ টি20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এইখনেই অন্তিম টি20 শৃংখলা। ICCৰ শেহতীয়া টি20 ৰেংকিঙত ভাৰতীয় দলটোৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দ্বিতীয় স্থানত আছে। উল্লেখযোগ্য যে আজিৰ খেলখন ভাৰতীয় সময়মতে নিশা 11 বজাত আৰম্ভ হ'ব। ভাৰতৰ PV সিন্ধু আৰু লক্ষ্য সেনে দৰ্শনীয় জয়েৰে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে HS প্ৰণয় আজি পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে দ্বিতীয় ৰাউণ্ডৰ খেলত জাপানৰ ৰিকু গুঞ্জিক 21-9, 21-12 পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে কোৰিয়াৰ শীৰ্ষ স্থানপ্ৰাপ্ত এনছে য়াঙৰ মুখামুখি হ'ব। লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কুকি ৱাটানাবেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰে দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰ অধিক টকা মোকলাই দিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: पृथक करणम अवश्यमेव करणीयम्। अस्य कतिपयानि उदाहरणानि यथा त्वमिति पदस्य तू अम इन्द्र।
1: संस्कृत कथिकार अनुष्ठानटि শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো পূবালীৰ সুৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো আহিনা ৰাহাং আৰু সংগ্ৰীবিন্দৰ কণ্ঠৰ কেইটিমান কাৰ্বি গীত।

0: কবালীৰ সুৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে আহিনৰ আহাং আৰু সংগীতবৃন্দৰ কণ্ঠত কেইটিমান কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো ৰিণিস্মিতা শৰ্মাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীতৰ কথা

সুস্মিতা শৰ্মাৰ কণ্ঠত হীৰেণ গোস্বামী ৰচিত গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান সম্পৰ্কীয় এটি বিশেষ ঘোষণা। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ

সংস্থানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থ্ৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আধুনিক গীতৰ অনুষ্ঠান শ্ৰোতাসকলে ৰিণিস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিছে। শিল্পীৰ কণ্ঠৰ এইবাৰৰ গীতটিৰ কথা পুষ্প বৰাৰ।

ৰিণিস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণীৰ ডেকাই। দুৰ্যোগকালীন সময়ত ভুৱা সংবাদ চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধৰ উদ্দেশ্যে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এখন তথ্য পৰীক্ষণ সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উজ জোহা পালন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব।

0: ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আকাশবাণী গুৱাহাটীত অসমীয়া চাহগোট জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।
2: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
0: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো ধপাত সেৱনৰ ফলত হোৱা অপকাৰিতাসমূহৰ বিষয়ে। এই সম্পৰ্কে কথা পাতিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ৰুবি কটকী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ।
3: নমস্কাৰ।
0: ধপাত বস্তুটো উপকাৰটো একো নাইয়ে, সকলো অপকাৰেই কৰে। আটাইতকৈ বেছি অপকাৰ ই কেনেধৰণে কৰে মই ৰুবি কটকে সুধিছো।
4: আপুনি খুব সুন্দৰ কথাটো সুধিছে। আমি যিটো কৈছো যে ধপাতৰ উপকাৰিতা নাই, অপকাৰ, একচুৱেলি এইটো কথাটো কি হয়, ধপাত খাদ্যৰ ভিতৰত নপৰে, ধপাতক খাদ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ধপাত এবিধ মানে সৰু গছ, মানে গছৰ পৰা যিবিলাক পাত হয় সেই পাতবিলাক চেঙি ৰ'দত শুকুৱাই এই ধপাত তৈয়াৰ কৰে। আৰু ধপাতৰ বিভিন্ন প্ৰকাৰ আছে। কিছুমানে ধপাতটো মলা ধপাত হিচাপে খায়, খৈনি হিচাপে খায়, বা তামোল পাণৰ লগত খায়, বা বিড়ি চিগাৰেট এইবিলাক, বা গুটখাটো এই ধপাতটো থাকে। আমি এতিয়ালৈকে যিখিনি জানিছো, আপুনি কৈছে, মোৰ পৰিচয়টো দিছে, মই আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ত কাম কৰোঁ আৰু আমি বিশেষকে মুখগহ্বৰৰ লগত আমাৰ কাম চলি থাকে অনবৰতে। আমি দেখিছো মুখগহ্বৰৰ যিটো কেঞ্চাৰ ৰোগ, যিবিলাক কেঞ্চাৰ বা প্ৰি কেঞ্চাৰাছ লেচন, সেই লেচনবিলাক সাধাৰণতে ধপাত জনিত হয়। যেতিয়া ৰোগীৰ হিষ্ট্ৰি লওঁ, আমি তেতিয়া পাওঁ যে এটা কাৰণ যে ধপাত খোৱাৰ তেওঁলোকৰ অভ্যাসটো থাকে। সেইটো মানে আপুনি 60-70% মুখগহ্বৰৰ কেঞ্চাৰ ৰোগৰ কাৰণ ধপাত বুলি ইতিমধ্যে নিশ্চিত হৈছে। গতিকে সেইটোৱে কৈছো যে ধপাতৰ উপকাৰ একো নাই। ধপাতৰ এতিয়ালৈকে আমি যিমানখিনি জানিব পাৰিছো, ধপাত এটা আমাৰ শৰীৰৰ বাবে অপকাৰী বস্তু।
0: হয়, ভিক্টৰ ৰাজকুমাৰ, আপোনালোকে আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে বিশেষকৈ কেঞ্চাৰ ৰোগীসকলৰ কাৰণে আপোনালোকে কাম কৰি আছে, কেনেধৰণে আপোনালোকে ধপাত সেৱনৰ ফলত যিবোৰ অপকাৰ হয় সেইখিনি ৰাইজৰ মাজলৈ কেনেকে লৈ যায়?
3: মানে কথাটো এনেকুৱা যে এই বস্তুটো চাব, ধপাত জাতীয় সামগ্ৰীবিলাক যতেই থাকে, যিটো পেকেট থাকে, পেকেটত এটা ছবি দিয়া থাকে, আৰু সেইটো চৰকাৰে বান্ধি দিয়া ছবি, মানে যিকোনো ধপাত জাতীয় সামগ্ৰী তাৰ পেকেটটোত 85% তাত সেইটো থাকিব লাগে। সেইখিনি থকাৰ পাছতো একো একোজন ব্যক্তিয়ে ধপাত জাতীয় সামগ্ৰীবোৰ সেৱন কৰে আৰু এইটো এটা নিচা। আৰু সেই নিচাটো যিহেতু এই নিকটিনৰ প্ৰভাৱত হয়, আৰু এনেকুৱা ধৰণৰ নিচা যিকোনোবাই যদি ধপাত জাতীয় সামগ্ৰী এবাৰ সেৱন কৰে, সেইটো নিচালৈ পৰিণত হৈ পৰে। ই ইমান জটিল, এবাৰ কোনোবাই যদি ধপাত জাতীয় সামগ্ৰী এবাৰ সেৱন কৰে, তাক সেই সেৱনটোৰ পৰা বিৰত কৰিবলৈ বৰ কঠিন। আৰু এইটো যদি কুইটিং ৰেচিঅ' বুলি কয়, যিটো মানে ধপাত এৰা যিটো আমাৰ সমাতিপাতিক সেইটো কোৱা যায়, সেইটো সাধাৰণতে 2-3% হয়। তাৰমানে 100 ব্যক্তিয়ে যদি চেষ্টা কৰে এৰিম বুলি ভাবে, তাৰ খুব বেছি 1 বা 2 পাৰিব 100 ব্যক্তিৰ ভিতৰত। তো ইমান মাৰাত্মক, সেইকাৰণে বহুতে ভাবে যে মই এৰিম, কিন্তু এৰাটো বৰ জটিল। সেই এৰিবলৈ অসুবিধাৰ কাৰণে আমি সদায় কওঁ যে খাবলেই নালাগে, খোৱাৰ

0: পৰাই বিৰত থাকক।
1: এই যে খোৱাৰ কথাটো আহিলে, এইখিনি দেখা যায় যে কৈশোৰ অৱস্থাত সেইখিনি সময়তে এইবোৰ অভ্যাস গঢ় লৈ উঠে, সেইখিনিৰ কাৰণে কিবা কৰিব পাৰে বুলি আপুনি ভাবে নেকি?
0: আমাৰ প্ৰচেষ্টাটো কি যে একেবাৰে সৰু অৱস্থাৰ পৰা কৈশোৰৰ পৰা একেবাৰে প্ৰাপ্তবয়স্কলৈকে প্ৰত্যেকে যাতে সজাগ হয়,
1: সজাগ হয়,
0: এইটোৰ কাৰণে প্ৰথমতে আমাৰ পৰিয়ালটো ঘৰখনৰ পৰা আৰম্ভ হ'ব লাগিব। এতিয়া চাব, মই যদি ধপাতজাতীয় সামগ্ৰী যিকোনো কৰ্মত হওক মই যদি খাওঁ, মই মোৰ ঘৰৰ পৰিৱেশত যদি ডাঙৰ হোৱা সৰু বাচ্চা আছে কিবা আছে, মই যদি খাওঁ, মই তেওঁক যদি নাখাবলৈ কওঁ,
1: বাধা দিব নোৱাৰে,
0: নুশুনিব, হয়নে? গতিকে মই প্ৰথমতে মোৰ অভ্যাসটো আঁতৰাব লাগিব। হয়, মই যিহেতু ক'লোৱেই যে অভ্যাসটো এবাৰ আৰম্ভ কৰাৰ পাছত এৰুৱাবলৈ বৰ জটিল, সেইকাৰণে ঠিক আছে তেওঁ এৰুৱাব পৰা নাই, কিন্তু ঘৰত সৰু শিশু আছে, তেতিয়াহ'লে তেওঁলোকৰ সন্মুখত খোৱাৰ পৰা বিৰত থাকিব লাগিব। যেতিয়া নুখাব, পৰিৱেশটো নাইকিয়া হ'ব, তেতিয়াহে তেওঁ ক'ব পাৰিব যে এই বস্তুটো বেয়া। আৰু আমাৰ সমস্যাটো হৈছে কি, নিজে খাই আনক নেখাবলৈ কোৱাৰ পৰিমাণটো বেছি। বহুত ব্যক্তি এনেকে দেখিছো যি নিজে খায়, নিজে সেৱন কৰে, সকলোৰে সন্মুখতে কৰে, কিন্তু তেওঁলোকে কয় যে নেখাব বুলি কয়। গতিকে সেইজনৰ পৰা আৰ্হিটো নবলে অলপ কঠিন হয়। আৰু নৱপ্ৰজন্মৰ আৰু শিশুসকলৰ এটাই কথা, সদায় যেতিয়া শিশুৱে এটা সৰু অৱস্থাৰ পৰা অকমান ডাঙৰলৈ আগবাঢ়ি গৈ থাকে, তেওঁলোকে সদায় নতুন নতুন কিবা এটা কৰিবলৈ বিচাৰি থাকে, ষ্টাইলবিলাক লয়। এতিয়া ডাঙৰে যদি কোনোবা এজনে যদি চিগাৰেট খাই আছে, চিগাৰেট খোৱাৰ ষ্টাইলটো তেওঁলোকে দেখে যে বৰ ধুনীয়া লাগিছে দেখিবলৈ, সেই ষ্টাইলটো পেলাই দিয়া চিগাৰেটৰ টুকুৰাটো উঠাই লৈ তেওঁলোকে ষ্টাইলত আৰম্ভ কৰে, কিন্তু তেওঁলোকে তেতিয়ালৈকে খোৱা আৰম্ভ নকৰে, লাহে লাহে সেই যেতিয়া ষ্টাইলটো তেওঁলোকে ভাবি এইটো জ্বলাই চাওঁচোন এবাৰ, সেই এদিন যে জ্বলালে তাৰপৰা এবাৰ যে সোৱাদটো পালে, তাৰ পাছৰ পৰা তেওঁলোকে এনেকে অভ্যাস হয়।
1: আৰু হয়তো তেওঁলোকৰ মনত এইটো থাকে যে মই অলপ ডাঙৰ হৈছো, গতিকে মই এইবোৰ অভ্যাস
0: ল'ব ল'লে ভাল হয়, তেতিয়াহে মোক অলপ পুৰুষ লাগিব, এনেকুৱা ধৰণৰ ডাঙৰ ল'ৰা যেন লাগিব, সেনেকুৱা এটা ধৰণৰ। গতিকে সেইখিনি কথাখিনি গোটেই অভ্যাসটো এই ঘৰখনৰ পৰা আহিব।
2: ঘৰখনত শিশুসকলে দেখি থাকে, মাক দেউতাককে সাধাৰণতে ল'ৰা ছোৱালীয়ে অনুকৰণ কৰে, আৰু তাৰ উপৰি পৰিয়ালৰ আন সদস্যসকল। আৰু অলপ আগতে ভিক্টৰ ৰাজকুমাৰে কৈ গৈছে যে এই যে চিগাৰেট খোৱাৰ ষ্টাইলটো, যেতিয়া চিগাৰেট বা বিড়ি চিগাৰেট বা ধপাত কিয় সেৱন কৰে, এইটো হ'ল কি, ধপাতত এনেকুৱা এটা কেমিকেল আছে, এটা ৰাসায়নিক পদাৰ্থ আছে যিটো নিকটিন বুলি কৈছে, সেইটোৱে আমাৰ মন মগজুত কাম কৰে, আৰু আমি যেতিয়া চিন্তাত থাকোঁ, চাপত থাকোঁ, সেইটো এটা আমাক ভাল লগা ফিলিং দিয়ে। সেইটো কাৰণে মানুহৰ সাধাৰণতে এডিকশ্যন এটা হয়, আসক্তি এটা হয় যে খালে মই ৰিলিফ পাম নেকি, মোৰ টেনশ্যনটো যাব নেকি, মোৰ মানসিক চাপটোৰ পৰা মই ৰক্ষা পৰিম নেকি, সেইটো ভাবিয়ে সাধাৰণতে মানুহে এই বিড়ি চিগাৰেট বা যি ধৰণৰ নিচাজাতীয় বস্তু আছে সেইবিলাকৰ আশ্ৰয় লয়। আৰু যেতিয়া মানুহ এজনে, বিশেষকৈ পুৰুষসকলৰ কথা কৈছো, যেতিয়া এটা চিগাৰেট খায় তেওঁ খুব ৰিলেক্সিং মুডত, খুব ধুনীয়াকৈ এটা ষ্টাইলত তেওঁলোকে চিগাৰেটটো খায়। আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকে, বিশেষকৈ দেউতাকক যেতিয়া দেখি থাকে যে তেওঁলোকৰ অলপ আগতে তেখেতে কৈয়ে গৈছে সেইখিনি কথা, তেতিয়া তেওঁলোকে সোনকালে অনুসৰণ কৰে যে এইটো খালে চাগে ভাল, বা এনেকুৱা ধৰণৰ এটা কিবা চাগে, মানে এনেকুৱা এটা বস্তু আছে যিটোৰ কাৰণে দেউতাই ইমান ধুনীয়াকে এইটো মানে খাই আছে বাহিৰে। গতিকে আৰু তাৰ লগত কি হয়, এই যে কিশোৰ অৱস্থাত যেতিয়া ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহি থাকে, শিশুৰ পৰা কৈশোৰ বা এনেকুৱা চেমনীয়া হয়, তাৰপিছত যৌৱন প্ৰাপ্ত হয়, সেইখিনি সময়ত আমাৰ এটা সাংঘাতিক ধৰণে হৰমনেল চেঞ্জ হয়। আৰু সেই হৰমনেল চেঞ্জটোৰ কাৰণে যিটো ধৰক পুৰুষ টাইপৰ যে ল'ৰাবিলাকে বিশেষকৈ যে এইটো কৰিলেহে মোক মানে মানুহ যেন ডেকা যেন লাগিব, সেইটোৰ কাৰণে বেছিভাগ ল'ৰা ছোৱালীয়ে এই যিটো নিচাজাতীয় মানে আসক্তি থকা বস্তু, সেই বস্তুটো তেওঁলোকে গ্ৰহণ কৰে। আমাৰ এইটো বিষয়ত বিভিন্ন ধৰণৰ ইতিমধ্যে মানে আমাৰ ৰিচাৰ্চ বা হেৰি হৈ গৈছে, তাত আমি দেখিছোঁ যে বেছিভাগ ল'ৰা ছোৱালী যেতিয়া আমি ডাটা কালেক্ট কৰিব যাওঁ, আমি যেতিয়া তেওঁলোকক প্ৰশ্ন কৰোঁ তেওঁলোকে কিয় খোৱা বুলি সুধিলে, তেওঁলোকে মানে প্ৰায়ে সেইটো কথা কয় যে টেষ্টটো ভাল পাই পেলাই খাইছে, তেনেকুৱা ধৰণৰ কথা নহয়। কিন্তু এতিয়া আমি আৰু এটা বস্তু দেখিছোঁ, যিটো আজিকালি পাণ মছলাটো হৈছে, গুটকা শিখৰ এই পাণ মছলাটো, সেইটোৰ বহুত ক্ষেত্ৰত কিন্তু তেওঁলোকে এনেকুৱা এটা বস্তু মিলাই গুটখা, অলপ সময়ৰ কাৰণে মুখৰ টেষ্টটো ভাল লাগি যায়। অন্যখিনিৰ বাহিৰেও যিটো সেই ভাল লগা অনুভৱটো, যিটো ইউফৰিয়া হয়, সেইটোৰ উপৰিও মুখত এটা টেষ্ট এটা দিয়ে। আপুনি চাব তাত গোন্ধ থাকে বা টেষ্ট থাকে, নাখালে সেইটো বস্তুটো যদি আপুনি পেকেটটো খুলি চায়, গতিকে সেইটো ল'ৰা ছোৱালীবিলাকক সুন্দৰকে আকৰ্ষণ কৰিব পাৰে সেইটো কাৰণে। তাৰপিছত আৰু এই মানে ধৰক এই ভিক্টৰ ৰাজকুমাৰে কৈ গৈছে যিটো আমাৰ এটা ষ্টেটুটৰী সতৰ্কবাণী এটা থাকে প্ৰত্যেকটো নিচাজাতীয় বস্তুৰ ওপৰত, তেনেকুৱা এটা, কিন্তু সেইটো ইমান সৰুকে বা ইমান চকুত নপৰাকে দিয়ে যে ল'ৰা ছোৱালীবিলাকে সেইবিলাক বস্তুটো দেখাই নাপায়। সেইটো
1: দেখা পোৱা নোপোৱা নহয়, আচলতে তেওঁলোকে যে নাজানে
2: নাজানে, সেইটো ভাৱত থাকে, সেইটো ভাৱত থাকে। আৰু আজিকালি এতিয়া প্ৰেজেণ্ট হেৰি চিটুৱেশ্যনত আমি ইমান মানে আমাৰ ধৰক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰাই হওক বা স্বেচ্ছাসেৱী অনুষ্ঠানবিলাকৰ পৰা হওক, যিয়েই নহওক মানে আমি এইটোৰ সজাগ সচেতন কৰিবলৈ আমি ইমান পদক্ষেপ হাতত লৈছোঁ, ইমান লৈছোঁ যে ল'ৰা ছোৱালীক কওঁ, মানে আজিকালি গভৰ্ণমেণ্টেও হেৰি কৰিছে।

0: স্কুল বা কলেজৰ ওচৰত 200 মিটাৰ দূৰলৈকে কোনো এনেকুৱা ধৰণৰ ধপাত জাতীয় বস্তু বিক্ৰী কৰিব নোৱাৰিব, কিন্তু তাৰ উপৰিও এই বস্তুটোতো চলিয়ে আছে, পৰিয়ালৰ সকলো সদস্য প্লাছ আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি যদি সচেতন যদি নহয় তেনেহলে এইটো ইমান সহজ কথা নহয় যে এদিন যদি আমি ধপাত বিৰোধী দিৱস আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে পালন কৰি যে ধপাতটো আমি বন্ধ কৰি
1: সদায় কৰি থাকিবলগীয়া এটা বস্তু মই ভাবো। আৰু আজিকালি আৰু এটা দেখা যায় যে আগতে ল'ৰাখিনিয়েহে কৰিছিলে, কিন্তু আজিকালি ছোৱালীখিনিও সমানে চিগাৰেট বা অন্যান্য গুটখা জাতীয় বস্তু তেওঁলোকে সমানে সেৱন কৰে, ইয়াৰ কাৰণ কি বুলি ভাবে?
2: এইখিনিত আমি যিটো সাধাৰণভাৱে দেখা যায় আচলতে অজুহাত শব্দটো তাত ব্যৱহাৰ কৰিম। অজুহাত, আজিকালি প্ৰত্যেক মানুহকে এটা এটা অজুহাত প্ৰয়োজন হৈছে, কামেই যিয়ে নহওক আপুনি যি কাম কৰক অজুহাত এটা বিচৰা হৈছে আৰু অজুহাতৰ আঁৰ লৈ পেলাই অৱলম্বন লয়। এতিয়া কথা হ'ল কি, প্ৰত্যেক মানুহে আপুনি চাব আজি চিনেৰিটো এনেকুৱা, প্ৰত্যেকে ডিপ্ৰেশ্যনত, প্ৰত্যেক লোকেই ডিপ্ৰেশ্যনত থকা নিচিনা এটা স্থিতিত আছে, আৰু সেই ডিপ্ৰেশ্যনটো আঁতৰিবৰ কাৰণে আটাইতকৈ সহজ উপায় হৈছে এনেকুৱা নিচাজাতীয় সামগ্ৰী।
1: আৰু এটা সময়লৈকে সেইটো দেখা নগৈছিলে, দুই এগৰাকীৰ বাহিৰে সাধাৰণতে ছোৱালী বা মহিলাক আমি নেদেখিছিলো, কিন্তু আজিকালি ৰাজহুৱা স্থানতো সেইটো দেখা পোৱা হৈছে।
2: সেইটোকে কৈছো, আজিৰ পৰা 6-7 বছৰ আগলৈকে সেইটো নাছিলে, এতিয়া সেইটো হবলৈ লৈছে। আগতে ছোৱালীয়ে খাইছিলে যদিও লুকাই চুকৰি খাইছিলে, বেয়া পাব, এতিয়া মানে কি হল এই একেবাৰে মুকলি হৈ পৰিলে কথাটো,
0: মানে আৰু মানে আমি আধুনিকতাবাদ বুলি কওঁ যে আমি এইটো কৰিলে আমি আধুনিক, সেই সংস্কাৰটো জ্যেষ্ঠজনক দেখিলে আমাৰ যিটো অনুভৱ আছিলে আজিকালি সেইটো নাই ল'ৰা ছোৱালীৰ ভিতৰত নাই বুলি এইকাৰণে কৈছো যে তেনেকুৱা এটা আমি দেখিবলৈ পাওঁ। মই তেওঁলোকক দোষাৰোপ কৰা নাই, হয়তো এইটো ক্ষেত্ৰত আমাৰ সমাজ বা পৰিয়ালৰো বহুত দায়িত্ব আছে, কিন্তু তেওঁলোকৰ মাজত এইটো বস্তু দেখা যায়। আৰু এটা আপুনি যিটো কৈছে যে মানে গুটখা পান মছলাৰ আসক্ত হয়, সেইটোত মই এগৰাকী দন্ত চিকিৎসক হিচাপে মই কলেজত যিখিনি ছাৰ্ভে কৰি থাকো তাৰ ক্ষেত্ৰত মই এটা কথা ক'ব পাৰিম যে যেতিয়া এই ল'ৰা ছোৱালী ডাঙৰ হয় এই কিশোৰ অৱস্থা পায়, অলপ আগতে কৈছো যৌৱনপ্ৰাপ্ত হোৱালৈকে মানে তেতিয়ালৈকে অলপ হৰ্মনেল চেঞ্জ হয়, আৰু হয়তো মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্ন নকৰাৰ কাৰণে সেইবোৰ যিবিলাক আমি মেজাৰ ল'ব লাগে হয়তো বহুতেই নাজানে, সেইটো কাৰণে কি হয় বহুতৰে মুখ গোন্ধাই, লক্ষ্য কৰিছো এই কথাটো। তেতিয়া কি হয় যেতিয়া তেওঁলোকে স্কুলৰ 11-12 বা কলেজত পঢ়ে বা ইউনিভাৰ্চিটিত পঢ়ে যেতিয়া তেওঁলোকৰ মুখৰ যদি গোন্ধ থাকে, আগতে আমি কি কৰিছিলো আমাৰ সময়ত আমি চুইংগাম ইলাচি লং এইবিলাক খাইছিলো, কিন্তু আজিকালি তেওঁলোকৰ সহজলভ্য হৈছে যে পান মছলাটো। মই অলপ আগতে আপোনাক কৈছো যে এইটো সেই ল'ৰা ছোৱালীক বা কাষ্টমাৰ আকৰ্ষণ কৰিবৰ কাৰণে গ্ৰাহক তেওঁলোকে সুগন্ধি দিয়ে, গোন্ধ মানে সুগন্ধি বা টেষ্ট এটা অলপ বেলেগ ধৰণৰ, অলপ সময়ত মুখখনত খুব ফ্ৰেছনেছ এটা আহি যায়, গতিকে সেইটোৰ কাৰণেও বহুত ল'ৰা ছোৱালীয়ে এই পান মছলাটো খায় বুলি আমি যেতিয়া এটা সমীক্ষা চলাইছিলো আমি পাইছিলো, হয়তো সেইটো এটা ইনডাইৰেক্টলি পৰোক্ষভাৱে সেইটো এটা কাৰণ হ'ব পাৰে।
1: এতিয়া ইয়াৰ যিবোৰ অপকাৰ হয় সেইখিনিৰ বিষয়ে অকণমান আমি শুনো।
2: এই গুটখা চিগাৰেট এই ধপাত জাতীয় সামগ্ৰী এনেকুৱা এটা ধাৰণা আছে যে অকল কৰ্কট হ'ব পাৰে, সেইটো নহয়। মূৰৰ চুলিৰ পৰা একেবাৰে ভৰি নখলৈকে প্ৰত্যেকটো অংগত সি ক্ৰিয়া কৰে, আৰু ইয়াত যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকে প্ৰত্যেকটো সময়তে ধপাত জাতীয় সামগ্ৰী বা গুটখা জাতীয় সামগ্ৰী যি সঘনাই ব্যৱহাৰ কৰে তেওঁলোকৰ ডায়েবেটিছ, হাইপাৰটেনশ্যন, ইনডাইজেশ্যনৰ প্ৰব্লেম, গেষ্ট্ৰিকৰ প্ৰব্লেম, গেষ্ট্ৰিক আলচাৰ বা এনেকুৱা ধৰণৰ সেইবিলাক একদম কমন। আজিকালি প্ৰত্যেক লোকজন চাব, ল'ৰাই হওক বা ছোৱালী হওক, প্ৰত্যেকৰে এইকেইটা সমস্যা সাধাৰণভাৱে আছে, চবতে আছে আৰু তাৰ একমাত্ৰ কাৰণ হৈছে ধপাতজাতীয় সামগ্ৰী সেৱন। নাভাবে মানুহে কিন্তু সেইকেইটা একমাত্ৰ কাৰণ, আৰু শেষত কৰ্কট।
0: ধপাতৰ কাৰণে যে অকল মুখগহ্বৰৰ কেঞ্চাৰেই হয় এনেকুৱা নহয়, ধপাতৰ কাৰণে আপোনাৰ গোটেই শৰীৰৰ যিকোনো ঠাইতে মানে হাওঁফাওঁৰ কেঞ্চাৰ হ'ব পাৰে, আপোনাৰ পেটৰ কেঞ্চাৰ হ'ব পাৰে, বনৰো কেঞ্চাৰ হয়, এনেকুৱা ধৰণৰ কেঞ্চাৰ ৰোগটো মানে প্ৰিভেলেঞ্চটো বহুত বাঢ়ি যায় ধপাতৰ কাৰণে। তাৰ উপৰিও আৰু চিন্তনীয় বিষয় হৈছে এই যে আমি ক'লো যে ছোৱালী বা মহিলাসকলে আজিকালি ধপাত সেৱন কৰিবলৈ লৈছে, আমাৰ এতিয়া মানে গৰ্ভধাৰণৰ ক্ষেত্ৰত এইটো এটা খুব ডাঙৰ চেলেঞ্জ হৈ পৰিছে। আগতে আমাৰ সময়ত যিটো বিয়া বাৰু এটা বয়স আছিলে, আজিকালি সেই বয়সটো অকণমান বাঢ়িছে, আমাৰ সময়ত 24-28 বছৰৰ ভিতৰত আমাৰ ছোৱালী বিয়াৰ বয়সটো আছিলে, কিন্তু আজিকালি এষ্টাব্লিছ হওঁতে 30-33 বছৰলৈ হয়, সেইখিনি আজিকালি সময়ত গর্ভধারণ করাটো অকমান এনেও কঠিন হয়ে পড়ে, তার লগতে যদি ধপাত সেবন করে তেতিয়া হলে মহিলাগৰাকী বা ছোৱালী মানুহ তেতিয়া গর্ভধারণ করাটো খুব একটা মানে কঠিন হয়ে পড়ে। তারপরে কোনোবাই যদি গর্ভধারণ করে কেতিয়াবা সেটা গর্ভপাত হয়ে যাব পারে, কেতিয়াবা সময়তকে আগতে সন্তান প্রসব করে। বড় দুঃখের কথা যে কেতিয়াবা মানে গর্ভস্থ অবস্থাতেই সন্তানটো মৃত হয়।

0: ডিটেক্ট কৰো যে তেওঁ হিষ্ট্ৰি দিয়ে বা আমি মুখখন চায়ে গম পাওঁ যে তেখেতে ধপাত সেৱন কৰে, ধপাতেই নহয় মানে যিকোনো ফৰ্মতে হওক আমি সেইটো পটককে ধৰি ল'ব পাৰোঁ। গতিকে আমি লগে লগে তেওঁলোকক কাউন্সেলিং কৰিবলৈ পঠিয়াওঁ আৰু কাউন্সেলিঙত আমি ৰিটেন মানে আছে আমাৰ মানে ফৰ্মেট মানে বুজাবলৈ, আমি অডিঅ' ভিজুৱেল আমাৰ এইড আছে সেইবোৰ দিয়া, আমি ইমানখিনিলৈকে কৰোঁ কিন্তু পেচেণ্ট সেই মানে ধপাত গ্ৰহণ কৰা ধপাতজাতীয় সামগ্ৰী গ্ৰহণ কৰা পেচেণ্ট আমি ডেইলি মানে গোটেই মানে ধৰক আমাৰ কলেজত যদি 100 পেচেণ্ট আহে তাৰে 80 জনেই মানে ধপাত সেৱন কৰে আৰু মহিলাসকলো দেই। বিশেষকৈ বহুত মানে ভয় লগা হৈছে এইটো পান মছলাটো, গুটখা চিকৰ জাতীয় এই পান মছলা
1: হয় দেখা মানে অতি ভয়ংকৰ এটা সমস্যা। গতিকে আপোনালোকে যিখিনি কথা ক'লে আজি আমাৰ শ্ৰোতাসকলে যিসকলে শুনি আছে যিসকলে ধপাত সেৱন কৰে, মই ভাবোঁ তেওঁলোকে অলপ হ'লেও লাহে লাহে চেষ্টা কৰক এৰিবলৈ, কাৰণ অপকাৰটো তেওঁৰেই হ'ব।
0: এইখিনিতে মই এটা কথা ক'ম আপোনাৰ লগত, মই এই লাহে লাহে চেষ্টা কৰাটোত বাকীখিনি পইণ্টত ঠিকে আছে, বাকী ফেক্টৰ ধৰক মানে অৰ্থনৈতিক বাহিৰে, কিন্তু যেতিয়া মানুহজনে সংকল্প লয় মই আজিৰ পৰা ধপাত জাতীয় বস্তু নাখাওঁ, নাখাওঁ মানে নাখাওঁ কিন্তু নাখাওঁ একদম সেই মুহূৰ্তটোৰ পৰাই, যদি তেওঁ ঢিলাই দিয়ে যে নহয় মই কালিৰ পৰা নাখাওঁ সেইটো নহয়, আমি আমাৰ মেডিকেল চায়েন্স মতে সেইটো নহয়, আমাৰ বহুতখিনি ফেক্টৰ ইয়াৰ লগত এছ'চিয়েট হৈ আছে, আৰু প্লাছ নাখাওঁ মানে মই এতিয়াৰ পৰাই নাখাওঁ, আৰু এইটো নহয় যে আজি মই 10 পেকেট খাম কাইলৈ 8 কৰিম তাৰ পিছদিনাখন 6 পেকেট এনেকৈ ক্ৰমান্বয়ে মই কমাই আহিম, সেইটো কিন্তু কেতিয়াও মানে সফল নহয়। যিকোনো নিচাজাতীয় হেৰিতে নিচামুক্ত মানে হেৰিবিলাকত কয় যে আপুনি যদি মানে সংকল্পটো যদি হয় সেইটো মনৰ অৱস্থা এটা, যে আমাৰ অসমীয়াত কয় যে বান্ধিলে মন শিলৰ খুটি বুলি, যদি আপুনি নাখাওঁ বুলি কয় কোনো আপোনাক খোৱাব নোৱাৰে। আৰু সেই মুহূৰ্ততে ভাবিব লাগে যে মই আজিৰ পৰা ধপাত জাতীয় বস্তু সেৱন নকৰোঁ, কিন্তু তেতিয়া আমি এনেকে বহুতকে বুজাওঁ, তেওঁলোকে কওঁ আমি নাখাওঁ মানে নাখাওঁ আৰু কমাই দিম, কিন্তু তেওঁলোকে নোৱাৰে, তেওঁলোকে ঘৰত গৈ বা তেনেকুৱা যদি বস্তুটো দেখা পায়, যদি মানে এনেকুৱা ধপাত জাতীয় সামগ্ৰীৰ বস্তুবিলাক দেখা পায় তেতিয়াহ'লে তেওঁলোকৰ লগে লগে মনটো আকৌ হেৰি হৈ যায়। আৰু ঠিক তেনেকে যদি আকৌ এজন ধপাত সেৱন কৰি থকা মানুহ দেখে, ধৰক মই চিগাৰেট খাইছো মই আজিৰ পৰা চিগাৰেট নাখাওঁ বুলি ভাবিলো কিন্তু মোৰ মনৰ জোৰটো ইমান নাই, মই গৈ পেলাই দেখিছো বাহিৰত ওলাই গৈ দেখিলো যে এজনে চিগাৰেট খাই আছে, তেতিয়া মই ভাবিম যে এই এটা খাই লওঁ আৰু কালিৰ পৰা নাখাওঁ, এই এনেকে এনেকে মানে কেতিয়াও এৰিব নোৱাৰে মানে, গতিকে সেই মুহূৰ্ততে তেওঁলোকে সংকল্প ল'ব লাগিব যে আজিৰ পৰা ধপাত।
2: আৰু ইয়াৰ আসক্তিটো এনেকুৱা প্ৰায় 3 দিনমানলৈ ইয়াৰ প্ৰভাৱটো, 3-4 দিনমানলৈ প্ৰভাৱটো থাকে, তাৰে কোনোবা এজনে যদি খুব আসক্তি হৈ আছে তেওঁৰ ধপাত জাতীয় সামগ্ৰী সেৱন কৰিছে, তেওঁ এৰাৰ লগে লগে মানে আজি যদি তেওঁ এৰিব খুজিছে তেওঁ মুহূৰ্তৰ তাৰ পাছৰ পৰা কাইলৈৰ পৰা তেওঁ হয়তো গোটেই তেওঁৰ মূৰ বিষাব, তেওঁ মানে সহজ হৈ নাথাকিব, তেওঁ এনেকুৱা ধৰণৰ বহুত অনুসাংগিক তেওঁ অপকাৰ মানে শৰীৰটো ঠিক কৰি নাৰাখিব, কিন্তু তেওঁ যদি ভাবে যে নহয় মই এইটো খাই দিলে আকৌ ঠিক হৈ যাব তেতিয়া তেওঁ তেওঁ যদি ভাবে যে নহয় 3 দিনলৈকে মই 3 দিনমান চাওঁ নাখাওঁ, সেই লাহেকে প্ৰথম দিনা হ'ল তাৰপাছত লাহেকে অলপ কমিব, তাৰপাছত লাহেকে 4 নম্বৰ দিনা একেবাৰে তেওঁ মুক্ত হৈ গুচি যাব, সেই 4 দিন সময় তেওঁ ধৈৰ্য ধৰিব লাগিব,
0: আৰু এইখিনি সময়ত পৰিয়ালৰ লোকে খুব সহযোগ কৰিব লাগে, বন্ধু বান্ধৱ বা সমাজৰ যিবিলাক নিকট মানে ব্যক্তি তেওঁলোকে যিকোনো নিচা কৰা ব্যক্তি যেতিয়া নিচামুক্ত হবলৈ যায় সেইখিনি সময়ত খুব মানে সহযোগৰ প্ৰয়োজন হয়।
1: আজি আমি আপোনালোক দুয়োজনৰ পৰা ভালেখিনি কথা জানিলো আৰু শ্ৰোতাসকলক অনুৰোধ জনাইছোঁ যিসকলে ধপাত সেৱন কৰে আজিৰ পৰা এই মুহূৰ্তৰ পৰাই আপোনালোকে এৰি দিবলৈ নিজকে আপুনি নিজে সংকল্প লওক। আপোনালোক দুয়োকো পুনৰ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে নতুন দিগন্ত অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতা এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ ৰুবি কটকী আৰু ভিক্টৰ ৰাজকুমাৰে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।
4: নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসমীয়া শ্ৰব্য গীতৰ সংকলনৰ পৰা কেইটিমান আধুনিক গীত। প্ৰথমেই শুনক তোমাৰ বাবে শ্ৰব্য সংকলনটিৰ পৰা অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ এটি গীত।

0: শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পাহাৰীয়া ছোৱালী এলবামটিৰ পৰা জুবিন আৰু কনকলতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ কনকলতা ৰায় কলিতাৰ।

জুবিন গাৰ্গ আৰু কনকলতাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰত ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৰাণুমাই এলবামটিৰ পৰা মুনীন্দ্ৰ কুমাৰ শইকীয়াৰ কণ্ঠৰ এটি গীত।

0: দূৰণিৰ ৰং চিনেমাত সেয়া আছিল পুলক বেনাৰ্জী।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্টৰ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু।

শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ঘোষণাটি ইমানেই। আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ভাইটি চিনেমাখনৰ পৰা আৰতী মুখাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ মহন্তৰ, সংগীত অজিত সিঙৰ।

0: আৰতী মুখাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পোনাকণ চিনেমাখনৰ পৰা সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা প্ৰদীপ শৰ্মাৰ, সংগীত কুমাৰ ৰঞ্জনৰ।

পোনাকণ চিনেমাত সেয়া আছিল সুমন কল্যাণপুৰ। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हाल।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: जन-जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা গাউট, আৰ্থাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ঘোষণাটি ইমানেই। প্ৰিয় শ্ৰোতা, চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনিবলৈ লৈছো ৰশ্মিৰেখা চিনেমাখনৰ পৰা খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সংগীত উপেন কাকতিৰ।

কালা রাঙলী হল, মনো রাঙলী হল। খগেন মহন্ত আৰু অর্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনো আহক ৰশ্মিৰেখা চিনেমাখনৰ পৰা অন্য এটি গীত, শান্তনু বৰুৱাৰ কণ্ঠত। গীতৰ কথা আৰু সংগীত উপেন কাকতিৰ।

0: সান্তনা বৰুৱাৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 লোকপিয়ল সন্দৰ্ভত ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত আজি লোকপিয়লৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী পৰহিলৈ চলিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে

0: জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা এই পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ দং কামকম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কাৰ্বি ৰংচপি গাঁৱত এটা সজাগতা আৰু স্বাস্থ্যসেৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ঋতুস্ৰাৱক লৈ সমাজৰ কুসংস্কাৰ আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ লগতে মহিলাসকলৰ মাজত নিৰাপদ ঋতুস্ৰাৱ ব্যৱস্থাপনা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্বজুৰি এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলা মোবাইল ইউনিট আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ যৌথ উদ্যোগত অঞ্চলটোৰ কিশোৰী, ছাত্ৰী আৰু মহিলাসকলৰ বাবে এটা বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলটোৱে মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰক্তহীনতা, পুষ্টিহীনতা আৰু ঋতুস্ৰাৱজনিত স্বাস্থ্য সমস্যা আদি বিষয়ত পৰামৰ্শ আগবঢ়ায়। সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সময়ত সামাজিক মাধ্যমত বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰৰ জৰিয়তে যাতে আতংকময় পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আয়ুষী জৈনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এটা নিৰ্দেশনা জাৰি কৰিছে। দুৰ্যোগ সম্পৰ্কীয় যিকোনো অপ্ৰমাণিত ভিত্তিহীন তথ্য সামাজিক মাধ্যমত প্ৰচাৰ নকৰিবলৈ নিৰ্দেশনাৰ জৰিয়তে আহান জনোৱা হৈছে। দুৰ্যোগকালীন সময়ত ভুৱা সংবাদ চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধৰ উদ্দেশ্যে তথ্য পৰীক্ষণ সমিতি গঠন কৰা হৈছে। এই সমিতিখনক সামাজিক মাধ্যমত প্ৰচাৰিত ভুৱা তথ্য চিনাক্তকৰণ, প্ৰয়োজন অনুসৰি অপসাৰণৰ ব্যৱস্থা গ্ৰহণৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো গজলৰ অনুষ্ঠান। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো জগজিৎ সিঙৰ কণ্ঠত মদন পাল ৰচিত এটি ভজন, ক্ষমা কৰিব, গজল, সংগীত জগজিৎ সিং।

শ্রোতাসকলে গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক গোলাম আলীৰ কণ্ঠ এটি গজল। গীতৰ কথা ডাগ দেৱীবৰ, সংগীত গোলাম আলীৰ।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। গজলৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গোলাম আলীৰ এটি গজল। গীতৰ কথা অঞ্জুম চাহাৰুপুৰীৰ আৰু সংগীত গোলাম আলীৰ।

শ্রোতাসকলে গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক তালাত আজিজৰ কণ্ঠৰীতি গজল। গীতৰ কথা শাহিদ ৰাহিৰ, সংগীত তালাত আজিজ আৰু

পুথি পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে।
2: আলাপ অনুরাগ
3: আভরণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত এয়া শুনক পণ্ডিত শৰৎ কুমাৰৰ চেহনাই বাদন, ৰাগ মাৰো বেহাক।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 17 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 4:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।